লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, নেপালৰ আকস্মিক বানত কমেও 160 জন লোকৰ মৃত্যু, 133 গৰাকী ভাৰতীয় নাগৰিকসহ 750 জন সন্ধানহীন, ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস, গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱা 4টা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা, ৰাজ্যৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি, আৰু কলম্বো টেষ্টৰ আজি অন্তিম দিনা শ্ৰীলংকাৰ 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। নেপালত কালি হোৱা আকস্মিক আৰু ভয়াৱহ বানৰ ফলত কমেও 160 জন লোকৰ মৃত্যু হোৱাৰ লগতে 133 গৰাকী

0: ভাৰতীয় নাগৰিকসহ 750 জন সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা ভাৰতীয়সকলৰ ভিতৰত 50 গৰাকী কৈলাশ মানসৰোবৰ যাত্ৰাৰ তীৰ্থযাত্ৰী আছিল। তিব্বতত উৎপত্তি হোৱা এই প্ৰলয়ংকাৰী বানে নিমিষতে বহু গাঁও আৰু নগৰ বুৰাই পেলোৱাৰ লগতে পথ, দলং তথা জলবিদ্যুৎ প্ৰকল্পক সহায় লৈ যায়। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে দেশখনৰ সংসদত প্ৰকাশ কৰা মতে স্থানীয় সময় অনুসৰি কালি পুৱা 8:37 তিব্বতত হোৱা ভূমিকম্পৰ 3 মিনিটমানৰ পাছতে আকস্মিক বানে অঞ্চলটোত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। ভূমিকম্পৰ ফলত হিমবাহৰ বিস্ফোৰণ ঘটি বানৰ সৃষ্টি হোৱা বুলিও আশংকা কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা মতে নেপাল তিব্বত সীমান্তৱৰ্তী লেণ্ডে নদীত শিল খহি পৰি নদীখনৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ বাবে ৰছুৱা জিলাৰ সীমান্তৱৰ্তী চহৰ টাইমুৰৰ ভোটে কোচিৰ পৰা ত্ৰিশুলী নৈৰ পানী ভয়াৱহভাৱে বৃদ্ধি পায়। ইয়াৰ পাছতে ৰাজধানী কাঠমাণ্ডুৰ পৰা 200 কিলোমিটাৰ সামৰি নৈপৰীয়া নোৱাকোট, চিটৱান, গোৰ্খা, তানাহু আৰু পূব নোৱালপাৰাচি অঞ্চল প্লাবিত হৈ পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি এই দুৰ্যোগৰ পৰিস্থিতিত সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰীক এই সহায় আৰু আন্তৰিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশখনলৈ সাহায্য হিচাপে 10 টন সামগ্ৰী, অত্যাৱশ্যকীয় ঔষধ, অস্থায়ী আশ্ৰয়স্থলী, কম্বল, অনাময় সা সঁজুলি আৰু সৌৰচাকি প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰত নেপালৰ সৈতে আছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকললৈ সাহায্য আৰু তথ্যৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বিশ্ব বেংকে এই জৰুৰীকালীন পৰিস্থিতিত বিত্তীয় সাহায্য আৰু উদ্ধাৰ তথা পুনৰ নিৰ্মাণৰ বাবে 25 বিলিয়ন নেপালী টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান বিধ্বস্ত এলেকাৰ পুনৰ উন্নয়ন, বান ক্ষতিগ্ৰস্ত প্ৰায় 80,000 লোকক সহায় কৰাৰ বাবে 1,000 কোটি টকাৰ সাহায্য বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰস্তাৱৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ আশ্বাস দিছে। দিল্লী ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ পুনৰ সংস্থাপনৰ বাবে 1,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ডঃ শৰ্মাই কয় যে বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় পুঁজি গৃহ মন্ত্ৰালয়ে আবণ্টন দিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ধনৰাশি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা আলোচনাত বান বিধ্বস্ত পথৰ মেৰামতি আৰু বানৰ সময়ত মথাউৰি সদৃশ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশসমূহত কালভাৰ্টৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰাৰ লগতে অহা নৱেম্বৰত নতুন দিল্লীত আয়োজন কৰিবলগীয়া বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰকাশ কৰে। একেদৰে কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 4 লাখ গৃহ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 2 লাখ অতিৰিক্ত গৃহ আবণ্টনৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা সাক্ষাৎ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এই বৈঠকত কেইবাটাও বিত্তীয় সমস্যাক লৈ আলোচনা কৰা হয়। মেঘালয়ৰ শেহতীয়া ঘটনাক্ৰমক লৈ মন্তব্য কৰি ডঃ শৰ্মাই কয় যে পেট্ৰিচিয়া মুখিমৰ দৰে বুদ্ধিজীৱীয়ে অসমৰ পৰ্যটকৰ বিৰুদ্ধে লেখামেলা কৰে যদিও ৰাজ্যখনৰ একাংশ লোকে অসমীয়াক ভাল পায়। তেওঁ কয় যে শ্বিলং এসময়ত অসমৰে ৰাজধানী আছিল, সেয়ে অসমৰ জনসাধাৰণেও শ্বিলঙলৈ যাবলৈ ভাল পায়।
1: মেঘালয়ত একাংশ মানুহ আছে যে অসমৰ পৰ্যটকসকল তালৈকে যোৱাত বহুত বেছি ভাল নাই আৰু পেট্ৰিচিয়া মুখিমৰ দৰে সকল ইণ্টেলেকচুৱেল বুলি ক'ব লাগিব যে কি অসমত মানুহে যথেষ্ট আদৰ সন্মান কৰে, তেওঁলোকেই অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখালিখি কৰে আৰু বহুত ক্ষেত্ৰত মানুহক ইনচাইটো কৰে। কিন্তু তাৰ বিপৰীতে আৰু এচাম মানুহ আছে যোনে অসমীয়া মানুহক ভাল পায়, অসমীয়া মানুহক আদৰি লয়। গতিকে এই ক্ষেত্ৰত মই ভাবো এটা ফ্ৰিকচন। মেঘালয়তে 2 ধৰণৰ মানুহ আছে, পেট্ৰিচিয়া মুখিমৰ কথা কলো আৰু আনফালে অসমক ভাল পোৱাও বহুত মানুহ আছে, গতিকে এটা কন্ট্ৰাডিকচন আছে, তাৰ কাৰণে মাজে মাজে সংঘাত চলি থাকে।
0: শেহতীয়া পৰিস্থিতিৰ পাছত বিষয়টো অন্য ধৰণে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে আৰু অসমৰ হাফলং, উমৰাংছো, কাৰ্বি আংলঙৰ দৰে ঠাইসমূহ উন্নয়ন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উমৰাংছো আৰু মাজুলীৰ প্ৰস্তাৱিত বিমানবন্দৰ বৰ্তমান চৰকাৰৰ দিনতে সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উমৰাংছোৱে শীঘ্ৰে পৰ্যটনৰ দিশৰ শ্বিলঙৰ সৈতে ফেৰ মাৰিব পাৰিব। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব বুলিও ডঃ শৰ্মাই ঘোষণা কৰে। ৰাজ্য চৰকাৰে মাদক দ্ৰব্যমুক্ত অসমৰ সংকল্প লৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে কাম কৰি থকা হৈছে। তেওঁ কয় যে এই ক্ষেত্ৰত ভালেমান নতুন দিশ পোহৰলৈ আহিছে আৰু সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান তীব্ৰতৰ কৰিবলৈ চৰকাৰে পণ লৈছে।
1: যোৱা 1 মাহত যথেষ্ট ড্ৰাগ ধৰিছে, বিশেষকৈ গুৱাহাটীতে আমি এটা

0: ধৰিছো প্ৰায় 80 কোটি টকাৰ, যিটো পাঞ্জাৱত যোৱাৰ কাৰণে ৰেডি হৈ আছিল। প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছো, কিন্তু এইটো বহুত ডাঙৰ এটা মিনান জয়, কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলো 10 জনে মিলি ইমান ইমান পকেটত লৈ ললেই 10 কোটি টকা ওলাই গল। কিন্তু এটা আমাৰ লেখীয়া বেয়া খবৰ আছে, ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে, এতিয়া নতুনকৈ চাংলাং মায়ানমাৰৰ পৰা চাংলাং, চাংলাঙৰ পৰা তিনচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে। কিন্তু যোৱা কিছুদিনত আমি তিনচুকীয়াত ড্ৰাগছ ধৰিছো আৰু পেডলাৰ বিলাকে আমাক কোৱা মতে চাংলাং হৈ পেলাই তেওঁলোক আহিছে অৰুণাচল দি। এইটো এটা ডেফিনেটলি নতুন ড্ৰাগছ ৰুট হৈছে, যিটো আমাৰ উজনি অসমৰ কাৰণে এটা খুব অমংগলৰ চিন এটা কঢ়িয়াই আনিছে।
1: শিৱসাগৰত বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে, যদি হত্যা কৰা হৈছে তেন্তে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয়। দেশৰ ৰাজধানী দিল্লীৰ সৈতে গুৱাহাটীক সংযোগ কৰা ৰেলপথছোৱা দ্বৈত ৰেলপথৰ পৰা 4টা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱাকে ধৰি দেশৰ 7টা অতিব্যস্ত ৰেলপথ 4টা লেনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব। তেওঁ কয় যে এই 7টা ৰেলপথৰ মুঠ দৈৰ্ঘ 11,000 কিলোমিটাৰ আৰু দেশৰ মুঠ ৰেলগাড়ীৰ 41% এই ৰেলপথছোৱাৰে চলাচল কৰে। তেওঁ গুৱাহাটী দিল্লীৰ মাজৰ পথছোৱাৰ বিতং প্ৰকল্প প্ৰতিবেদন DPR প্ৰস্তুত কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰলাল খট্টাৰক সাক্ষাৎ কৰে। তেওঁ বৈঠকত অসমৰ শক্তি স্বাৱলম্বিতা, গুৱাহাটীৰ বিদ্যুৎ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয়। বিশেষকৈ অসমৰ দীৰ্ঘম্যাদী বিদ্যুৎ চাহিদা, কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰৰ পৰা আবণ্টিত বিদ্যুতৰ সদ্ব্যৱহাৰ আৰু মাটিৰ তলেৰে কেবল স্থাপন কৰি গুৱাহাটীৰ বিতৰণ নেটৱৰ্ক সুদৃঢ়কৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। দুয়োগৰাকী নেতাই লগতে গেছ আধাৰিত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছৰ সদ্ব্যৱহাৰ আৰু মূল্য নিৰ্ধাৰণক লৈও মত বিনিময় কৰে। বৈঠকত শ্ৰীখাট্টাৰে অসমৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। আমিনগাঁৱৰ সাঁতোৰ প্ৰকল্পস্থিত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰটো কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি কেন্দ্ৰটো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ সকলো সুবিধা আৰু উদ্বোধনী প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: আমাৰ স্পৰ্টছ পাৰ্চন সকলৰ কাৰণে মুকলি কৰি দিয়া হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 28 তাৰিখত এইটো অলৰেডি মানে কৰিব ওলাইছে আৰু সেইদিনা অপেন হ'ব। আৰু সেইদিনাৰ পৰা আন্তঃগাঁথনিটো বা সেইটো যিটো চুইমিঙৰ আমাৰ গোটেই ব্যৱস্থাটো আছে, সেইটো ছাইক আমাৰ স্পৰ্টছ অথৰিটি অফ আছাম আৰু ছাইৰ মাজত MOU হয়, সেইদিনাৰ পৰা ছাইয়ে সেইটো ল'ব আৰু তেওঁলোকে ইয়াতে একাডেমীৰ নিচিনাকে চলাই থাকিব গোটেই। গতিকে আমাৰ যিমান আছে ইচ্ছুক অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি চুইমিং কোট ইয়াতে মানে দিব পাৰিব।
1: ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ এই কেন্দ্ৰটো 1309 আসন বিশিষ্ট দৰ্শক বিথিকাৰে সমৃদ্ধ। প্ৰকল্পটোত 50 মিটাৰ দৈৰ্ঘৰ 9টা লেনযুক্ত মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰতাৰ 25×20 মিটাৰ জোখৰ এটা ড্ৰাইভিং পুখুৰী অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰটোত 30 গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। কাইলৈ উদ্বোধনী অনুষ্ঠানত অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সন্থাৰ লগত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হ'ব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ 2খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। ডিব্ৰুগড়ত আজি আয়োজিত অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটিয়া উপস্থিত থাকিব। দিনৰ 10:30 বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। চাংচাৰীৰ এইমছ, দক্ষিণ শালমৰা মানকাছৰ মহাবিদ্যালয় আৰু টিহু মহাবিদ্যালয়তো এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে কালি সন্ধিয়া তামোলপুৰৰ কুমাৰী কাটাস্থিত নিজা বাসগৃহত আত্মহনন কৰে। আমাৰ তামোলপুৰৰ সংবাদদাতাই বিশেষ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে প্ৰয়াত নাৰ্জাৰী বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল। ঘটনাৰ পাছতে তামোলপুৰ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পৰা 4 বাৰকৈ পৰিষদীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা নাৰ্জাৰীৰ বিয়োগত BTRৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে শোক প্ৰকাশ কৰিছে। 2010 চনৰ উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে BPFৰ হৈ নিৰ্বাচিত হোৱা নাৰ্জাৰীয়ে একেৰাহে 3বাৰ BPFৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। 2025 চনত BTCৰ পৰিষদীয় নিৰ্বাচনত তেওঁ চতুৰ্থবাৰৰ বাবে BJPৰ হৈ জয়লাভ কৰিছিল। শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত

0: অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি পঞ্চম দিনা ছটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। শ্ৰীলংকা সম্প্ৰতি ভাৰততকৈ সামগ্ৰিকভাৱে 16 ৰাণত আগবাঢ়ি আছে। শ্ৰীলংকাই কালি 290 ৰাণত প্ৰথম ইনিংছ সামৰে আৰু ফল' অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু মানৱ সুথাৰে তিনিটাকৈ উইকেট দখল কৰে। সাৰং জৈনে দুটা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে 9 উইকেটৰ বিনিময়ত 503 ৰাণত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত নেপালত হোৱা ভয়াৱহ আকস্মিক বান আৰু জনধনৰ লগতে আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দি চেণ্টিনেল, আমাৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দি আছাম ট্ৰিবিউন কাকতত নেপালৰ বিধ্বংসী বানৰ বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নেপালৰ বানৰ ফলত 133গৰাকী ভাৰতীয়সহ 300ত অধিক বিদেশী নাগৰিকৰ কোনো সুংসূত্ৰ নাই বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ

0: বান আৰু জনধনৰ লগতে আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসমীয়া প্ৰতিদিন নিয়মীয়া বাৰ্তা, দি চেণ্টিনেল, আমাৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দি আছাম ট্ৰিবিউন কাকতত নেপালৰ বিধ্বংসী বানৰ বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নেপালৰ বানৰ ফলত 133গৰাকী ভাৰতীয়সহ 300ত বিদেশী নাগৰিকৰ কোনো সুংসূত্ৰ নাই বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। এই জলপ্ৰলয়ত এই মুহূৰ্তলৈ 160জনৰ মৃত্যু আৰু 750জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে বুলি দি আছাম ট্ৰিবিউন কাকতে আনুষ্ঠানিক তথ্য সন্নিৱিষ্ট এটা বাতৰি প্ৰকাশ কৰিছে। চীন আৰু নেপালে বৰ্তমানো জলপ্ৰলয়ৰ কাৰণ নিৰ্ণয় কৰিব পৰা নাই বুলি দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম গ্লেচিয়াৰ ভাগি নেপালত জলপ্ৰলয়, পৰ্যটকসহ শ শ লোকৰ মৃত্যুৰ আশংকা। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ৰাইজৰ সাঁচিকাঠ খণ্ডৰ বহনক্ষম উন্নয়ন আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত বহুবিভাগীয় কাৰ্যবাহিনীৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক আৰু অংশীদাৰসকলৰ সৈতে দিনজোৰা মত বিনিময় সভা কালি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আনুমানিক 3 লাখ হেক্টৰ ভূমি সামৰি ৰোপণ কৰা সাঁচি গছৰ বিপুল সম্পদক মূলধন হিচাপে লৈ প্ৰসংস্কৰণ, মূল্য সংযোজন, বিপণন আৰু ৰপ্তানি সাঙুৰি সুসংহত মূল্য শৃংখলা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়। সাঁচিকাঠৰ অংশীদাৰসকলৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বৰাই সাঁচিকাঠক লৈ অসমৰ অৰ্থনীতি যাতে শক্তিশালী হৈ উঠে, এই ব্যৱসায় যাতে আইনসন্মতভাৱে গঢ় লয়, তাৰ বাবে আগবাঢ়ি আহিবলৈ আহান জনায়। তেওঁ কয় যে নীতি আন্তঃগাঁথনি উদ্যোগৰ মাধ্যমেৰে ৰূপায়িত কৰিলেহে সম্ভাৱনাৰ উত্তৰণ সম্ভৱ হৈ উঠে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। নেপালৰ আকস্মিক বানত কমেও 160জন লোকৰ মৃত্যু, 133গৰাকী ভাৰতীয় নাগৰিকসহ 750জন সন্ধানহীন। ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস। গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱা 4টা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা। ৰাজ্যৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি। আৰু কলম্বো টেষ্টৰ আজি অন্তিম দিনা শ্ৰীলংকাৰ 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 229ৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: প্ৰতিটো ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, নতুন আকাশবাণী।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত এটা আধুনিক ক্ৰীড়া পৰিস্থিতি তন্ত্ৰ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

নেপালত কালি হোৱা আকস্মিক আৰু ভয়াৱহ বানৰ পাছৰে পৰা সন্ধানহীন হৈ থকা সহস্ৰাধিক লোকৰ ভিতৰত প্ৰায় 300 গৰাকী ভাৰতীয় পৰ্যটক আছে। ভাৰতৰ 37.5 টন মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী, ঔষধ আৰু পেকেজ সামগ্ৰীৰ দ্বিতীয়টো খেপ নেপাললৈ প্ৰেৰণ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে আজি পুৱা উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি হানৈত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হঙক সাক্ষাৎ কৰে। কাছাৰ জিলাৰ লক্ষীপুৰত আছাম ৰাইফলছে আন্তঃৰাজ্যিক নিচাযুক্ত দ্ৰব্য সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বিপুল পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰে। নগাঁও জিলাৰ ঠিঙৰ ৰুলেন হাজৰিকা নামৰ এজন যুৱকে মুকুতা খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে আন বহু লোকক উপাৰ্জনৰ বাট মুকলি কৰি ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। জনপ্ৰিয় কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁইৰ নশ্বৰ দেহ আজি ধেমাজিলৈ অনাৰ পাছত শিল্পীগৰাকীৰ অনেক গুণমুগ্ধই তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত চিকিৎসকৰ সাক্ষৰ গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আৰু কলম্বো টেষ্টৰ আজি অন্তিম দিনা ভাৰতৰ বিৰুদ্ধে ঘৰুৱা দল শ্ৰীলংকাই দ্বিতীয় ইনিংছত 8 উইকেটৰ বিনিময়ত 394 ৰাণ সংগ্ৰহ কৰাৰ ফলত খেলখন ড্ৰৰ দিশে আগবাঢ়িছে। এই ঘণ্টাৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন 5:15 শুনিবলৈ পাব।

0: 6 2 3 2 5। আমার অনুষ্ঠান সমান্তরালভাৱে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজটোকেও বৰ্তমান আৰম্ভ হৈছে, গতিকে কোনো শ্ৰোতাই যদি ফোন নম্বৰত লগাব নোৱাৰে তেন্তে তেওঁলোকে কমেণ্টৰ জৰিয়তেও আমাক প্ৰশ্ন সুধিব পাৰে বা তেওঁলোকৰ অনুভৱ বা মন্তব্যসমূহ জনাব পাৰে। আকাশবাণী গুৱাহাটীৰ উপৰিও বৰ্তমান এই অনুষ্ঠান শুনি আছে আকাশবাণী যোৰহাট, ডিফু, নগাঁও আৰু তেজপুৰ কেন্দ্ৰৰ শ্ৰোতাসকলে। গতিকে আমি আশা কৰিছোঁ আজি বিভিন্ন ধৰণৰ শ্ৰোতাক পাম আৰু বিভিন্ন ধৰণৰ ফোন আমালৈ আজি আহিব। এতিয়া আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ আলোচনাৰ দুয়োগৰাকী সমল ব্যক্তিক। মোৰ সোঁহাতে এয়া আছে খেতিৰ শাক পাচলিৰ উৎকৰ্ষ সাধন ক্ষেত্ৰৰ এগৰাকী কৃষি উন্নয়ন বিষয়া আৰু প্ৰকল্প বিষয়া নিপম জ্যোতি দত্ত।
1: নমস্কাৰ।
0: আৰু মোৰ বাওঁহাতে আছে সাতগাঁৱৰ কৃষি উন্নয়ন বিষয়া শিৰোমণি ফুকন। আপোনালোক দুয়োগৰাকীকে আদৰিছোঁ আজিৰ অনুষ্ঠানলৈ। আৰু আজি আমাৰ যিটো বিষয় ৰবি খেতিৰ প্ৰস্তুতি আৰু ইয়াৰ ব্যৱসায়িক দিশ, ব্যৱসায়িক দিশ বুলি কোৱাৰ লগে লগে সেয়া নিশ্চয় ঘৰৰ কাৰণে কৰা সামান্য খেতিৰ কথা কোৱা হোৱা নাই ইয়াতে। আৰু তাৰ আগেয়ে কোৱা হৈছে ৰবি খেতিৰ প্ৰস্তুতি। এতিয়া আমাৰ শাওন মাহ শেষ হৈ ভাদ মাহ বৰ্তমান আমাৰ চলি আছে, গতিকে এয়াই হৈছে ৰবি খেতিৰ বাবে সাজু হোৱাৰ সময়। আমি এতিয়াই ৰবি খেতিৰ প্ৰস্তুতিৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। গতিকে ৰবি খেতি বুলি কওঁতে আমি অকণমান স্পষ্ট ধাৰণা এটা যদি আমি দিওঁ একেবাৰে আমাৰ যিসকল নতুন শ্ৰোতা আছে, ৰবি খেতি বুলি ক'লে আমি কোনবিলাকক আমি ধৰিব পাৰোঁ?
1: হয়, ৰবি খেতি বুলি ক'লে সহজতে আমি পথাৰৰ যিখিনি আমাৰ এগ্ৰিকালচাৰেল ক্ৰপ আৰু হৰ্টিকালচাৰেল ক্ৰপ আমি দুইখিনিকে সামৰি ল'ব পাৰোঁ, উদ্যান শস্য আৰু পথাৰ শস্য।
0: হয়,
1: আমি আমাৰ অসমৰ নিচিনা অঞ্চলত আমাৰ পথাৰ শস্যও যিমানে কৰা হয় আমাৰ উদ্যান শস্যও সমানে সমানে কৰা হয়। গতিকে পথাৰ শস্য বুলি ক'লে আপোনাৰ এতিয়া সৰিয়হৰ পৰা আদি কৰি মাটিমাহ কৰে, তাৰ ওপৰঞ্চি আপোনাৰ উদ্যান শস্য বুলি ক'লে বিভিন্ন ধৰণৰ শাক পাচলি আমাৰ এতিয়া প্ৰৰোপণ হৈ যাব। আৰু এই ক্ষেত্ৰত আমি জনাব বিচাৰোঁ যে আমাৰ যিখিনি আমাৰ বৰ্তমান সময়ত ৰবি শস্যৰ খেতি কৰিব তাৰ বিষয়ে বিভিন্ন ধৰণৰ আমাৰ টেকনিকেল বা আপোনাৰ যিখিনি জানিবলগীয়া কথা আমি বিভিন্ন সময়ত আমি চৰকাৰৰ ফালৰ পৰা জনাই আহিছোঁ। গতিকে ৰবি শস্য বুলি ক'লে সাধাৰণতে অসমৰ ক্ষেত্ৰত মানে সৰিয়হ, আলু, আপোনাৰ পিঁয়াজ হওক, নহৰু হওক, এই গোটেইখিনিকে সামৰি আৰু যিখিনি উদ্যান শস্য, বিলাহী, আপোনাৰ ধনিয়া পাদি কৰি বিভিন্ন ধৰণৰ শাক পাচলিক সামৰি লোৱা হয়।
2: হয়, মূলতঃ ছেপ্টেম্বৰ লাষ্টৰ ফালৰ পৰা আপোনাৰ অক্টোবৰ মাহৰ পৰা যিখিনি খেতি আমি কৰিব পাৰোঁ, সেইখিনি যিখিনি খৰালি মাহত কৰা বুলি কয় সেইখিনি মোটামুটি ৰবি শস্যৰ ভিতৰত পৰে।
0: হয়,
2: ধৰক আৰু ৰবি শস্যবিলাকৰ ক্ষেত্ৰত মেইনলি আমাৰ ইয়াতে অসমত ধৰক মৰাপাৰ সেই আপোনাৰ সৰিয়হ এটা ডাঙৰ কৰক, সৰিয়হ আমাৰ যথেষ্ট পৰিমাণে কৰে। ধান কটাৰ পাছত সেইখিনি এৰিয়াটো মানে সৰিয়হ লগায় আৰু কিছুমান খালী জেগাত যিবিলাক পৰি আছে, হয়তো পানী এতিয়া অলপ অলপ আছে, পানী শুকাব লাহে লাহে, ছেপ্টেম্বৰ লাষ্টৰ ফালে বৰষুণ কমিব, তেতিয়া অক্টোবৰ মানত মানুহে বহুতে চিটিয়াব আৰম্ভ কৰিব সেইখিনি। আৰু তাৰপাছতে বাকী গ্ৰীষ্মকালীন চব্জিখিনি যেতিয়া ওলোৱাৰ পাছত আমাৰ যিটো ৰবি শস্য যিখিনি ওলাব, যেনেকৈ আমাৰ ফুলকবি, বন্ধাকবি, বিলাহী, বেঙেনা, এইখিনি নৰ্মেলি আজিকালি বা গ্ৰীণ হাউচত মানে সকলো সময়তে খেতিটো কৰা যায়, কিন্তু নৰ্মেলি মুকলি আকাশৰ তলত যিখিনি খেতি হ'ব শুকান মাহৰ সময়ত সেইখিনি ৰবি শস্যৰ ভিতৰত মিলি।
0: এতিয়া এটা খুব থোৰতে অকণমান কথা মই জানিব বিচাৰিছোঁ। এতিয়া ধৰক বিভিন্ন ঠাইত অসমত সাধাৰণতে প্ৰত্যেক বছৰে বানত ডুবে কিছুমান ঠাই, আৰু উজনি অসমৰ এইবাৰতো আমি ক'বই নালাগে বৰ এটা প্ৰলয়ংকৰী ৰূপ লৈছে। গতিকে তাত যিবিলাক কৃষি ভূমি আছে সেইবিলাক নষ্ট হৈছে, গতিকে তাতে তেওঁলোকে ৰবি খেতিৰ কাৰণে যেতিয়া সাজু হ'ব আকৌ আগৰ নিচিনাকৈ অকণমান ধান খেতি লগাই, তেতিয়া তেওঁলোকে কোনবিলাক কথালৈ মন দিব লাগিব কাৰণ বা তাতে তেওঁলোকে ভূমি পৰীক্ষা আকৌ কৰিব লাগিব?
2: সেইটোতো অৱশ্যে
1: নিশ্চয় আমি ভাল প্ৰশ্নই কৰিছোঁ এইটো, যিহেতু বৰ্তমান প্ৰলয়ংকাৰী বানৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ আমাৰ সকলো আমি সাজু হৈছোঁ। কিন্তু তাৰ আগতে আপুনি ঠিক কোৱাৰ দৰে মাটিখিনি যিখিনি পলস বেছিকৈ পৰি গৈছে মানে বোকাময়

0: চিঠি হৈছে। সেই ক্ষেত্ৰত আমাৰ আমি শ্ৰোতাসকলক এইটোকে কওঁ যে আমাৰ যিসকল খেতিয়কে আমাৰ শুনি আছে, মাটি পৰীক্ষাটো প্ৰথমতে কৰি লওক। মাটি পৰীক্ষা কৰিবলৈ হ'লে আমাৰ বহুত কষ্ট কৰিব নালাগে। আজি বিভাগৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আমাৰ আঁচনি আছে, যাৰ জৰিয়তে সেই মাটিখিনি আমাৰ পথাৰৰ পৰা আমাৰ বিভাগৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে লৈ যাব আৰু পৰীক্ষা কৰি যিটো আমাৰ ৰিজাল্ট আপোনাৰ হাততে দি যাব, আৰু তেওঁলোকে জনাই থৈ যাব যে এই বতৰত কি খেতি কৰিলে ভাল হ'ব, কিমান সাৰ দিব লাগিব, সাৰ দিব লাগিব নে নাই, এই ক্ষেত্ৰত আমি এনেদৰে আগবাঢ়িলে মাটি পৰীক্ষাৰ ক্ষেত্ৰত এনেদৰে ভাল হ'ব।
1: আমাৰ এটা ফোন কল আহিছে, আমি ফোনটো লৈ লৈছোঁ আৰু তাৰপাছতে আমি আমাৰ আলোচনালৈ পুনৰ ঘূৰি আহিম।

0: সাৰ দিব লাগিবনে নাই, এই ক্ষেত্ৰত আমি এনেদৰে আগবাঢ়িলে মাটি পৰীক্ষাৰ ক্ষেত্ৰত এনেদৰে ভাল হ'ব।
1: আমাৰ এটা ফোন কল আহিছে, আমি ফোনটো লৈ লৈছোঁ আৰু তাৰপাছত আমি আমাৰ আলোচনালৈ পুনৰ ঘূৰি আহিম। হেল্ল'
2: হেল্ল'
1: নমস্কাৰ, আপোনাৰ নামটো ক'ব আৰু ক'ৰ পৰা কৈছে জনাব।
2: নমস্কাৰ ছাৰ, মোৰ
1: নমস্কাৰ,
2: নাম শ্ৰী হেমন্ত কলিতা,
1: হয়
2: মই কামৰূপ মেট্ৰ ABSৰ ক্ষেত্ৰী।
1: হয় হয় কলিতা ডাঙৰীয়া, আপুনি কওকচোন, আপুনি কি জানিব বিচাৰিছে?
2: বিধান বড়োধান
1: হয়
2: আৰু খোৱা কৰি ৰঙি শস্য কৰোঁ,
1: হয়
2: কিন্তু গোটেই মাটিত মই খালী কৰিব নোৱাৰোঁ অলপ দেহৰ কাৰণে। কাতি আঘোণ মাহত আমাৰ এই মাটিটো ওলাই যায়, সেই সময়ত কিবা ৰঙি শস্য কৰিব পৰা সুবিধা আছে নেকি জনাবচোন।
1: ঠিক আছে, আপুনি আমাৰ আলোচনা শুনি থাকক, ইয়াতে আপোনাৰ উত্তৰটো পাব। সেয়া আছিলে হেমন্ত কলিতা, তেওঁৰ প্ৰশ্ন উত্তৰত কি ক'ব?
0: হয়, আমাৰ কলিতা ডাঙৰে ভাল প্ৰশ্ন কৰিছে। যিখিনি আমাৰ ধান কাটি শেষ হোৱাৰ পিছত আমাৰ জেগাত থাকি যায় বা কিছু দ অঞ্চলত আমাৰ ৰবি শস্য কৰিবলৈ সাজু কৰে, সেই অৱস্থাত আমি যদি পথাৰ মানে আপোনাৰ এগ্ৰিকালচাৰ কৰোঁ বুলি ভাবোঁ, সৰিয়হ আপোনাৰ এইখিনিতো কৰাৰ উপৰঞ্চিও বৰ্তমান সময়ত যদি বেছি দাম পাব বিচাৰে আগতীয়াকৈ কিছুমান ৰবি শস্যৰ পাচলি খেতি কৰিব পাৰে, যেনে বেঙেনাই হওক, উচ্চ ক্ষমতামত বেঙেনাই হওক, বিলাহী হওক, আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ থলুৱা শাক পাচলি খেতি কৰিব পাৰে। কিন্তু মোৰ এই মুহূৰ্তত মই যদি তেওঁলোকৰ জেগা খালী থাকি গৈছে, মই বিলাহী আৰু বেঙেনাৰ ক্ষেত্ৰত মই উদগনি দিম, কাৰণ আমাৰ সেই ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট সহায় আছে আৰু বিভিন্ন উৎপাদনক্ষম আমাৰ জাত যিটো আমাৰ চৰকাৰৰ ফালৰ পৰা কৃষকৰ মাজত বিতৰণ কৰি থকা হৈছে। গতিকে যিসকল কৃষকে আপোনালোকৰ মাটি উলিয়াই ৰৈ আছে বা খেতি কৰিবলৈ সাজু হৈছে, তেওঁলোকে নিজৰ নিজৰ বিভাগৰ লগত, কৃষি বিভাগৰ লগত যোগাযোগ কৰিলে আমি পুলি হওক, গুটি হওক, উৎপাদনক্ষম, উচ্চ উৎপাদনক্ষম গুটি দিয়ে আমি ব্যৱস্থা তুৰন্ত কৰি দিব পাৰিম।
1: আৰু এটা প্ৰশ্ন আমাৰ মনলৈ আহিছে, যিহেতু আমি আজি ইয়াৰ ব্যৱসায়িক দিশটো সম্বন্ধেও আমি পাতিছোঁ, গতিকে আমাৰ সাধাৰণতে ৰবি খেতি বুলি ক'লে আমাৰ কোনবোৰ পথাৰ শস্যই হওক বা উদ্যান শস্যই হওক, এই দুয়োটা ক্ষেত্ৰত কোনবিলাক শস্যৰ সম্ভাৱনা বেছি আছে, ব্যৱসায়িক সম্ভাৱনা?
3: মই এতিয়া তৈলবীজৰ পৰা আৰম্ভ কৰিছোঁ।
1: হয়,
3: তৈলবীজৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এতিয়া তৈলবীজৰ ক্ষেত্ৰত ছাফিচিয়েণ্ট নহয়, ছেল্ফ ছাফিচিয়েণ্ট নহয়। তৈলবীজৰ ক্ষেত্ৰত আমাৰ যথেষ্ট পৰিমাণে পইচা আমি বাহিৰক দিব লাগে, যিখিনি বস্তু আমি বাহিৰৰ পৰা আনিব লাগে, যেনে মিঠাতেলেই হওক, আপোনাৰ তিল তেলেই হওক, যিখিনি বস্তু আমি ৰাবি শস্য সময়ত কৰিব পাৰোঁ। আৰু তৈল ক্ষেত্ৰত আমাৰ এটা স্কীম আহিছে যিটো NMEOS বুলি কয়, নেশ্যনেল মিছন অফ ইডিবল অইল অইল ছিড। এই মিছনটোৰ আণ্ডাৰত আমাৰ যথেষ্ট আমি ফাৰ্মাৰক উদ্ভাৱন কৰি দিছোঁ, ডেমনষ্ট্ৰেশ্যন প্লট দিছোঁ, লগতে বিভিন্ন ধৰণৰ সুবিধাও তাত আণ্ডাৰত দিয়া হৈছে। আমি গাঁৱে গাঁৱে ট্ৰেইনিং প্ৰগ্ৰেমো দিছোঁ, যাতে মানুহখিনিয়ে তেলৰ তৈলবীজ, বিশেষকৈ সৰিয়হ আৰু ধৰি লওক তিল, এইবিলাকৰ ওপৰত তেওঁলোক গুৰুত্ব আৰোপ কৰে। আৰু ইয়াৰ যথেষ্ট এখন ডাঙৰ বজাৰ আছে। এতিয়া আপুনি দেখিছে আমাৰ ভাৰত অসমত যিখিনি তেল হয়, মই অসমৰ কথাটো কৈছোঁ, অসমত যিবিলাক তেল হয়, যিবিলাক তেলবিলাক চব বাহিৰৰ পৰা আহে, আমাৰ ৰাজস্থান, গুজৰাট এইবিলাক জেগাৰ পৰা আহে। কিন্তু আমাৰ এই ক্ষেত্ৰত কিয়, আমাৰ নিজৰ কিছুমান থলুৱা ব্ৰেণ্ড, আমি এতিয়া FPCবিলাক যিবিলাক বনাইছোঁ, আমাৰ 10,000 FPC আণ্ডাৰত কিছুমান আমাৰ 270-60টামান আমাৰ ভাল ভাল FPC আছে অসমত। সেই FPCবিলাকে কি কৰিছে আপোনাৰ, তেওঁলোকৰ নিজৰ নিজৰ কিছুমান ব্ৰেণ্ড বনাবৰ কাৰণে আমি উদগনি দিছোঁ। যোৱাবাৰ যিটো মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ আণ্ডাৰত বহুত FPC আমাৰ 15,00,000 টকাকৈ পাইছে,
1: হয়
3: সেইখিনি টকাৰে বহুত আমি আমাৰ মিলবিলাক প্ৰতিষ্ঠা কৰিব চেষ্টা কৰিছোঁ।
1: আমি এই বিষয়টোলৈ আগবাঢ়িম তৈলবীজৰ প্ৰসংগত। আমাৰ এগৰাকী শ্ৰোতাই ফোন কৰিছে, লৈ লৈছোঁ।
3: ঠিক আছে,
1: হেল্ল' হেল্ল'
4: হেল্ল'
1: নমস্কাৰ, আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৈছে জনাব।
4: মই হেৰি ৰংজুলিৰ পৰা মীনাক্ষী শৰ্মাই কৈছো।
1: ৰংজুলিৰ পৰা মীনাক্ষী শৰ্মা, হয় কওক।
4: আহি কৰি অকমান সম্ভৱ দাদা, আৰু ৰংজুলিৰ পৰা,
1: হয়
4: হয় হয়,
1: আপুনি কি জানিব বিচাৰিছে সুধকচোন।
4: কি কৈছে,
1: আপুনি কি জানিব বিচাৰিছে আজি আমাৰ অনুষ্ঠানত?
4: আনাপৰে শস্যৰ কথা ক'লে নহয় বাইদেৱে,
1: হয়
4: তাৰে আৰু কেনেকৈ ভাল হিচাপে কৰিব লাগে, আৰু ঔষধ পাতি দিব লাগে নে নালাগে, না কেনেকৈ কৰিব লাগে, সেই বিষয়ে অকণমান ক'লে ভাল আৰু।
1: ঠিক আছে বাইদেউ, আপুনি আমাৰ অনুষ্ঠানটো শুনি থাকক, আপুনি বিভিন্ন কথাৰ সংভেদ আমাৰ অনুষ্ঠানতে শুনিবলৈ পাব, দেই ফোন কৰাৰ বাবে ধন্যবাদ। আছিলে মীনাক্ষী শৰ্মা। মীনাক্ষী শৰ্মাই অকণমান বেলেগ ধৰণৰ প্ৰশ্ন এটা সুধিছে, যে ঔষধ পাতি প্ৰয়োগ কৰাৰ কথাটো সুধিছে, সেই বিষয়লৈ আমি অকণমান পাছত আহিম। আমি তৈলবীজৰ কথাখিনি আপুনি কৈ আছিলে, শিৰোমণি ফুকন।
3: তৈলবীজৰ ক্ষেত্ৰত কি হয়, আমাৰ মানুহখিনিয়ে তৈলবীজ কৰা বহুত স্কোপ আছে, আমাৰ যিখিনি ধান, যিখিনি এৰিয়াত আমাৰ ধান খেতি নহয়, ধান খেতি মানে কৰাৰ পাছতো তৈলবীজ কৰিব পাৰি।
1: হয়,
3: যিখিনি মানে আগতীয়াকৈ ধান কৰিছে, ধান কটাৰ যেতিয়া আপোনাৰ নৱেম্বৰ শেষ হোৱাৰ ধানটো কাটিব বা অক্টোবৰ লাষ্টত বহুতে কাটে, আগতীয়াকৈ ধান কৰাখিনি, সেইখিনি এইখিনি মাটিতো আমাৰ তৈলবীজ কৰিব পাৰে। তৈলবীজৰ বহুত সম্ভাৱনা আছে অসমত, আৰু আমি ভাল ভাল ভেৰাইটি, আমাৰ এইও ভাল ভাল ভেৰাইটি ওলাইছে, যেনেকৈ TS

0: 37 এনেকুৱা ভেৰাইটি ওলাইছে ভাল ভাল।
1: হয় হয়।
0: আৰু যদি কোনোবাই অকল দীঘল দিনীয়া ভেৰাইটি কৰিব বিচাৰে, ডি আৰ এম আৰ আমাৰ ৰিচাৰ্চৰ আই চি আৰ পৰা ওলাইছে, সেইবিলাক ভেৰাইটি তেওঁলোকে কৰিব।
1: এতিয়া আমি দেখা পাওঁ, আমি যেতিয়া বজাৰলৈ যাওঁ, বিভিন্নজনে মানে আমাৰ থলুৱা মিঠাতেল বুলি তেওঁলোকে উলিয়ায় আৰু আমাৰ সাধাৰণতে সেই তেনেধৰণৰ প্ৰডাক্টৰ প্ৰতি, তেনেধৰণৰ সামগ্ৰীৰ প্ৰতি আমাৰ আগ্ৰহ এটা থাকে। কাৰণ আমাৰ বহুতে আজিকালি মানুহবিলাক স্বাস্থ্যখন মানে স্বাস্থ্যৰ প্ৰতি সজাগ হৈছে আৰু তাৰ প্ৰতি দেখা যায় যে কি বা তেল মিহলো আছে, কিন্তু বা স্বাস্থ্যসন্মত হয়নে নহয়। বিভিন্ন ধৰণৰ চিকিৎসকসকলেও কয় যে এনেধৰণৰ তেল নাখাব, এইটো খাব। গতিকে তেনেক্ষেত্ৰত আমাৰ যদি থলুৱাভাৱে আমাৰ সৰিয়হ তেলৰ যদি উৎপাদন হয়, তাৰ চাহিদা আছে, গতিকে এনে ক্ষেত্ৰত কোনবিলাক জাত আপোনালোকে বাছনি কৰে?
0: জাতৰ কোনো কথা নাই, সৰিয়হৰ ক্ষেত্ৰতে হ'ব।
1: যিকোনো সৰিয়হ,
0: এইটো আচলতে তেলটো পেৰাৰ ওপৰত ডিপেণ্ড কৰিব।
1: হয়,
0: মেচিনটোত এটা ফিল্টাৰ থাকে।
1: হয়,
0: ঠিক আছে। মেচিনটোৰ সময়ত, মেচিনটো যেতিয়া আপুনি তেল বীজখিনি আনিব, বীজখিনি অনাৰ পাছত সেইখিনি শোধন হ'ব লাগে। মানে তেলটো উলিওৱাৰ আগতে তাৰ ধোৱাৰ প্ৰক্ৰিয়া আছে, তাত মাল্টি ড্ৰায়াৰ অপশ্যন আছে। প্ৰথমে পানী দি ধুব লাগিব, ধুই পেলাই ধুনীয়াকৈ শুকুৱাব লাগিব, শুকুৱাই পেলাই তাৰপিছত তেলটো উলিয়াব লাগিব। কথাটো বুজি পাইছেনে? এতিয়া যদি ডাইৰেক্ট কোনোবাই তেলটো আনি পেলাই তাতে গুটিটো আনি পিচি দিয়ে, তেতিয়াহ'লে তাতে বহুত মানে বেলেগ বেলেগ বস্তু থাকিব পাৰে, পাইথেনিয়াম চাইথেনিয়াম থাকিব পাৰে, সেইবিলাকে মানে আপোনাৰ স্বাস্থ্যজনিত প্ৰব্লেম কৰিব পাৰে। কিন্তু যদি ভালকৈ মাল্টি দিয়ে, এতিয়া আমাৰ যিবিলাক আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক আমাৰ আৰ কে ভি স্কিমৰ আণ্ডাৰত যোৱাবাৰ মিঠা তেলৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট মাষ্টাৰ মিছনৰ আণ্ডাৰত কিছুমান মিল দিয়া হৈছে, সেইবিলাকত কিন্তু সম্পূৰ্ণ ধৰণে আপোনাৰ মাল্টি ড্ৰায়াৰৰ পৰা আদি কৰি তাৰ ড্ৰায়াৰ কৰিব কেনেকৈ লাগে, কেনেকৈ তেল ধুব লাগে, সেই গোটেইখিনি বস্তুখিনি দিয়া আছে। আৰু তেওঁলোকে উইথ ফিল্টাৰ কৰি পেলাই আপোনাৰ তেলটো উলিয়াব, আপুনি ধুনীয়াকৈ ইউজ কৰিব পাৰিব। আৰু দুটা বস্তু মনত ৰাখিব লাগিব, এটা হ'ল যদি মানুহজনে অৰ্গেনিক বুলি কৈছে, তেতিয়া অৰ্গেনিক চাৰ্টিফিকেশ্যন নম্বৰটো আছে নাই, সেইটো চাব লাগিব।
1: আমি এই বিষয়টোলৈ আকৌ আহিম। এবাৰ আমি নিপমজ্যোতি দত্তক সুধিব বিচাৰিছোঁ যে উদ্যান শস্যৰ ক্ষেত্ৰত, এতিয়া পথাৰ শস্যৰ কথাখিনি পাতিলোঁ, উদ্যান শস্যৰ ক্ষেত্ৰত কোনবিলাক শস্যৰ বা শাক পাচলিৰ বিশেষকৈ ব্যৱসায়িক সম্ভাৱনা আছে আমাৰ অসমৰ প্ৰেক্ষাপটত?
2: হয়, আমি এতিয়া ব্যৱসায় ক্ষেত্ৰত যদি আগবাঢ়ো, আমি বৰ্তমান এটা বস্তু দেখা পাওঁ যে আমাৰ কিছু কিছু সময়ত আমাৰ বহুতখিনি পাচলি আমাৰ বাহিৰৰ পৰা আহিব লগা হয় বা হয়তো আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আমি আনিবলৈ মানে আনিব লগা হৈ যায়। সেই ক্ষেত্ৰত আমাৰ কিছুমান নতুন শস্যৰ আমি নতুন জাত ব্যৱহাৰ কৰি এই ক্ষেত্ৰত আমি খেতি কৰিব পাৰোঁ। কিন্তু মই তাৰ মুহূৰ্তত আপুনি যিহেতু প্ৰসংগত উল্লেখ কৰিলোঁ যে আপোনাৰ বাণিজ্যিকভাৱে আমি কিখিনি খেতি কৰিলে ভাল হ'ব, এতিয়া আমাৰ বিভাগৰ ফালৰ পৰা আমি এটা কথা,
1: এইখিনিতে মই মাজতে আপোনাক মনত পেলাই দিব খুজিছোঁ, আমাৰ হেমন্ত কলিতাই ফোন কৰিছিলে, তেওঁ সুধিছিলে যে কি কৰিব, কেনেধৰণৰ খেতি কৰিব ৰবি খেতি।
2: তেওঁ, মই উদ্যান শস্যৰ ক্ষেত্ৰত যদি কওঁ, তেওঁ যিহেতু তেওঁ কামৰূপ মেট্ৰ' জিলাৰ পৰা ফোন কৰিছে, আজি মই তেওঁলোকক ক'বলৈ সুখী হ'ম যে আমাৰ চৰকাৰে আমাৰ মেট্ৰ' জিলাতে আমাৰ এটা উদ্যান শস্যৰ এটা চেণ্টাৰ অফ এক্সেলেঞ্চ আমাৰ গঠন কৰিছে। তাতে আচলতে আমি বিভিন্ন ধৰণৰ শাক পাচলিৰ পুলি, আপোনাৰ ফল ফুল আদি বহু ধৰণৰ পুলি তাতে উৎপাদন কৰি আছোঁ। যদি তেওঁ মানে কলিতা ডাঙৰীয়ে বিচাৰে যে আমাৰ এই অৱস্থাতে কামৰূপ জিলাতে যদি আপোনাৰ কিবা পুলি লাগে, আমি তাৰ পৰা সম্পূৰ্ণৰূপে বিতৰণ কৰিবলৈ আমি সাজু আছোঁ।
1: আমি পুনৰ আহিম এই কথাখিনিলৈ। এতিয়া ফোন আহিছে, শ্ৰোতা এগৰাকীয়ে কৰিছে, আমি শুনি লওঁ। হেল্ল' হেল্ল' ইছলাম ডাঙৰীয়া, ঠিক আছে, আপোনাৰ প্ৰশ্নৰ উত্তৰটো আমি কণ্টেক্ট পাছতে জনাইছো, ঠিক আছে। হয়, আমি ইছলাম ডাঙৰীয়াৰ প্ৰশ্নটোলৈ আহিম বাৰু। তাৰ আগে আপুনি কৈ আছিলে উদ্যান শস্যৰ সম্ভাৱনা, কোনবিলাক উদ্যান শস্যৰ বাণিজ্যিক সম্ভাৱনা বেছি দেখা পোৱা যায়?
2: হয়, এতিয়া আমি এনেকুৱা ধৰণৰ আমি খেতি কৰিব লাগিব যিখিনি খেতি কৰিলে আমাৰ তাৰ লগত ইণ্ডাষ্ট্ৰিটো জড়িত আছে। আমি সাধাৰণতে আমাৰ কৃষকসকলে আমি সকলো ধৰণৰ খেতি কৰোঁ, কিন্তু আমি বৰ্তমান সময়ত ব্যৱসায়িক ভিত্তিত যদি কৰিব হয়, আমাৰ ইণ্ডাষ্ট্ৰি যিখিনি প্ৰয়োজন আছে, বৰ্তমান উদাহৰণস্বৰূপে মই আজি ক'ব বিচাৰিছোঁ, আলু খেতিত বৰ্তমান আমাৰ কৃষকসকলে গুৰুত্ব প্ৰদান কৰিছে। কিয় গুৰুত্ব প্ৰদান কৰিছে? আমাৰ ইয়াত বিভিন্ন ধৰণৰ চিপছ মেকিং আমাৰ ইণ্ডাষ্ট্ৰি আহি গৈছে। ইভেন চৰকাৰে কি কৰিছে, আমাৰ চিপছ বনোৱা আমাৰ যিখিনি কোম্পানী আছে, পেপচিয়ে হওক বা যি ধৰণৰ আমাৰ অনুষ্ঠান আছে, তেওঁলোকৰ লগত আমাৰ মেমৰেণ্ডাম কৰিছে, মানে বুজাবুজি কৰিছে যে যিসকল কৃষকে আমাৰ ভাল আলু জাতৰ খেতি কৰিব, তেওঁলোকে গোটেই সমস্ত আলুখিনি আমাৰ চিপছ মেকিং কোম্পানীলৈ লৈ ল'ব। গতিকে আমাৰ থলুৱা যিখিনি উৎপাদন হ'ব আৰু থলুৱা কোম্পানী বা যিখিনি থলুৱাভাৱে ইয়াতে আছে, তেওঁলোকে আপোনাৰ আলুখিনি লৈ পেলাই চিপছ বনাব। গতিকে আমাৰ সেই ক্ষেত্ৰত আমাৰ কৃষকসকলে এইটো লাভ হ'ল যে আমাৰ বহুত দূৰত আলুখিনি পঠাব নালাগিল, আৰু আমাৰ কোম্পানীটোৰ লাভ হ'ল কি, তেওঁলোকে থলুৱা ভাল জাত আমাৰ পালে।
1: ঠিক সেই বজাৰ আৰু গ্ৰাহক

0: সাজু হৈ আছে,
1: হয়
0: তেওঁলোকে চিপছৰ উপযোগী আলু উৎপাদন কৰিলে,
1: উৎপাদন কৰিব। আৰু ক্ষেত্ৰত এইটো কথা আমি কৈছোঁ, আমাৰ বিভাগৰ ফালৰ পৰাও সময়ে সময়ে চিপছ বনোৱাৰ যিখিনি জাত, আপোনাৰ চিপছনা হওক বা বিভিন্ন ধৰণৰ যিটো জাত আছে, বিভাগৰ ফালৰ পৰা দি থকা হয়। গতিকে সেই জাত কৰিও আমাৰ বহু কৃষক উপকৃত হৈছে। আৰু যদি মই কওঁ আমাৰ বিভাগে কি কৰি আছে, বিভাগৰ আমাৰ বিভিন্ন জিলাত আমাৰ কিছুমান CCTC বুলি কয়, CCTC মানে য'ত আমাৰ উদ্যান শস্যৰ পৰা উৎপাদনৰ যিখিনি আমাৰ সামগ্ৰী ওলায় তাত যদি আমি দিওঁ, আমি প্ৰচেছ কৰিব পাৰোঁ। যেনে উদাহৰণস্বৰূপে আজি আমাৰ কামৰূপ মেট্ৰতে হওক ধৰি ললোঁ, আমাৰ কোনোবা এজন কৃষকে যদি বহুতখিনি আমাৰ বিলাহী উৎপাদন কৰিলে, তেওঁ বিক্ৰী কৰিব পৰা নাই, তেওঁ সেই বিলাহীখিনি আনি আমাৰ বিভাগৰ যিটো আমাৰ CCTC অফিচ আছে তাত দি পাৰে, জাম জেলি হওক চচ বনাবৰ পৰা আমাৰ সুবিধা বৰ্তমান আছে। গতিকে সেই চচ কেনেকৈ বনায়, কেনেকৈ পেকিং কৰে, বজাৰত কেনেকৈ বিক্ৰী কৰিব পাৰে, কোনখন বজাৰত বিক্ৰী কৰিব পাৰে, সকলোখিনি প্ৰশিক্ষণ বিনামূল্যে প্ৰদান কৰা হৈ থকা হৈছে। গতিকে এই ক্ষেত্ৰত মই এইটোৱে কওঁ যে আমাৰ যদি বাণিজ্যিকভাৱে সফল হ'ব বিচাৰে, ইণ্ডাষ্ট্ৰিটো কি আছে সেইটো চাই খেতি কৰিলে আমি নিশ্চয় আগবাঢ়িম।
0: তাৰমানে এতিয়া ৰবি খেতিৰ কাৰণে তেওঁলোক যেতিয়া সাজু হ'বৰ হৈছে, প্ৰস্তুতি চলাব, তেনে ক্ষেত্ৰত তেওঁলোকে সেই বজাৰখনো অধ্যয়ন কৰিলে অত দৰকাৰ
2: নহয়, বজাৰ অধ্যয়ন কৰিবই লাগিব। আমাৰ অসমৰ খেতিয়কসকলৰ এটাই মানে দুৰ্বলতা, সেইটো আমি আমাৰ কেনেকৈ গভৰ্ণমেণ্টৰ ফালৰ পৰাও আমি চেষ্টা কৰি আছোঁ। তথাপিও এটা বস্তু মানে কি, আমি বজাৰ অৰিয়েণ্টেড, মাৰ্কেট অৰিয়েণ্টেড আমি নহয় বহু ক্ষেত্ৰত। ফৰ এক্সাম্পল, আমাৰ এজন মানুহে যদি বিলাহী খেতি কৰি আছে, কণ্টিনিউলি বহুতে বিলাহী খেতি কৰে, এতিয়া কথাটো তেনেকুৱা ধৰণৰ হয় যে সেই বিলাহী আমাৰ চবতকৈ ডাঙৰ ৰবি শস্যৰ ক্ষেত্ৰত কি, পেৰিচিবল আইটেম, তাৰমানে বেছিদিন আমি ৰাখিব নোৱাৰোঁ,
0: বেছিদিন ৰাখিব নোৱাৰোঁ, বিলাহী সংৰক্ষণ কৰি ৰখাটো এটা
2: অকল বিলাহী বুলি নহয়, আলু ক্ষেত্ৰতো
0: হয়।
2: আলু ক্ষেত্ৰতো এতিয়া আমাৰ কোল্ড ষ্টোৰেজৰ অভাৱ, আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা বিভিন্ন, কিন্তু এতিয়া বহুত টকাৰ মানে ইনভেষ্টমেণ্ট, কথাটো যেনেকুৱা ধৰণৰ, এতিয়া যদি প্ৰাইভেট এণ্টাৰপ্ৰেনাৰশ্বিপ যদি আগবাঢ়ি নাহে এই ক্ষেত্ৰত, যদি বা PPP মোড নহয়, তেতিয়াহ'লে আমি এটা ভাল কোল্ড ষ্টোৰেজ এটা বনোৱাটো আমাৰ কাৰণে দিগদাৰ
0: হয়।
2: এজন সৰু ফাৰ্মাৰে বা এটা সৰু গোটেই এইটো কৰিব নোৱাৰে,
0: সৰু APC এটাও APC টো
2: যদিও তাৰ 50-60 লাখ টকা টকা লাগিব, গতিকে আৰু সেইটো চলোৱাটো ডাঙৰ কথা, সেইটো অনুপাতে বস্তু পাব লাগিব, এইটো ব্যৱসায়িক দিশটো আছে। এতিয়া কথাটো হ'ল যে আমি আলু এটা বনোৱাৰ কাৰণে ৰেফ্ৰিজাৰেটৰ বনালোঁ যেনিবা, তাতে সেই পৰিমাণে আলুটো আহিব লাগিব, মানুহে পইচা দি ৰাখিব লাগিব, সেইটো এটা কথা আছে।
0: সেই আন্তঃগাঁথনিটো তৈয়াৰ কৰাৰ পাছত তাৰ এটা
2: চলিব, ইলেক্ট্ৰিচিটি বিল কথা আছে, এইটো কথা তেনেকুৱা ধৰণৰ এতিয়া ইছ্যু আহি যায়। গতিকে সেই ক্ষেত্ৰত মানুহবিলাকে কিছুমান, যেনেকৈ আমাৰ দত্ত ডাঙৰীয়া ক'লে যে আমি ফুড প্ৰচেচিং ওপৰত অলপ গুৰুত্ব দিব লাগিব,
0: হয় হয়, খাদ্য সংসাধন,
2: খাদ্য সংসাধন,
0: হয়। গতিকে খাদ্য সংসাধনৰ দিশেৰে যদি আগবাঢ়ে তেতিয়াহ'লে আমাৰ বহু কথা সহজ হৈ যায়,
2: বহুত কথা মানে আমাৰ
0: বজাৰখন
2: পেলাবলগীয়া নহয়,
0: পেলাবলগীয়া নহয়।
2: বিলাহী যিখিনি বিক্ৰী হ'ল, বাকী যিখিনি থাকিলে সেইখিনি আমি যদি আমি জাম জেলিলে কনভাৰ্ট কৰি পেলাই, বা আচাৰলৈ কনভাৰ্ট কৰি, বা তেনেকুৱা ধৰণৰ চচলৈ কনভাৰ্ট কৰি ৰাখি থওঁ, সেইখিনি এটা নতুন এটা দাম পোৱা
0: হয়। হয়,
2: তেনেকুৱা ধৰণৰ এটা ঠিক আলু ক্ষেত্ৰত ধৰক, তেনেকুৱা যিখিনি ভাল আলু ইনিচিয়েলি বিক্ৰী হৈ গ'ল, আলু যেতিয়া আপুনি প্ৰথমতে ওলাব তেতিয়াতো কেঁচা হৈ থাকে, মানে পানীৰ পৰিমাণ বেছি থাকে,
0: পানীৰ
2: য'তে থব আপুনি পচিব
0: আলু,
2: গতিকে সেইটো আপোনাৰ মানে টেম্পাৰেচাৰ মেইনটেইন কৰি তাক ৰাখিবই লাগিব, কৰিবই লাগিব তেনেকুৱা ধৰণৰ। আৰু এটা আমাৰ মানুহবিলাকৰ জ্ঞান লাগিব গ্ৰেডিং চিষ্টেমটো, গ্ৰেডিংটো যেনেকৈ আপুনি এজোপা গছতটো সকলো সমান পৰিমাণৰ বস্তু নালাগে, এতিয়া আপুনি বিকিবলৈ বজাৰত উলিয়াবলৈ হ'লে আপুনি চাব ছেম চাইজৰ বস্তু কৰিব লাগিব। আমাৰ বাহিৰৰ যিবিলাক পাঞ্জাব হাৰিয়ানা আমাৰবিলাক এইবিলাকত খুব মাছ আমাৰ ফাৰ্মাৰখিনি অকণমান নিজকে আধুনিকৰণটো
0: কৰিব লাগিব। এতিয়া ৰবি খেতিৰ কাৰণে যিহেতু প্ৰস্তুত হ'ব তেওঁলোক, গতিকে তেওঁলোকে বজাৰ অধ্যয়ন কৰিব লাগিব, লগতে নিজৰ মাটিডোখৰৰো অধ্যয়ন কৰিব লাগিব, বজাৰখনৰ সৈতে মোৰ মাটিডোখৰৰ কেনেকৈ সংযোগ কৰিব পাৰি।
2: মাটিৰ ক্ষেত্ৰত এতিয়া আমাৰ চৰকাৰে যথেষ্ট কৰিছে, এতিয়া মানে আগতে কি কৈছিল, মাটিবোৰ ছিলেক্ট কালেক্ট কৰি কৰি পেলাই আমি গুৱাহাটী বা কথা বুলি কৈছিল, কিন্তু এতিয়া আমাৰ প্ৰত্যেক জ'নতে এটা এটা লেবৰেটৰী হৈছে, দুখন ডিষ্ট্ৰিক্ট মিলাই মিলি এটা আমাৰ ছইল টেষ্টিং লেবৰেটৰী আছে অলৰেডি,
0: হয়,
2: ঠিক আছে। আমাৰ গুৱাহাটীতে এতিয়া অলৰেডি লেবৰেটৰী আছে, গুৱাহাটীত আগৰ পৰাই আছিলে, কিন্তু আপোনাৰ দৰঙতো লেবৰেটৰী হৈছে, এতিয়া আপুনি ধুবুৰীতো লেবৰেটৰী হৈছে, এতিয়া আপুনি যোৰহাটতো লেবৰেটৰী হৈছে, গতিকে তাতে মানে কি হয়, আপুনি চৰকাৰে মানে দৰখাস্তখন দিলেই হ'ব, আমাৰ যিজন কৃষি জিলা কৃষি বিষয়া থাকে তেওঁলৈ এখন দৰখাস্ত দিব, দৰখাস্তখন দিয়াৰ লগে লগে তেওঁ হেৰি মানে ক'ব যে আমি এইকেইজন ফাৰ্মাৰ, এইকেইজেগাতে মাটি আমি ছইল টেষ্টিং কৰিব বিচাৰিছোঁ, গতিকে আমাৰ মানুহ গৈ ছইল টেষ্টিং কৰি তেওঁ 15-20 ডেজৰ ভিতৰত তেওঁক আমি এইটো ৰিজাল্ট দিব পাৰিম যে তেওঁ মাটিডোখৰত কি কি উপাদানৰ জৰুৰী আছে।
0: আৰু এইখিনিতে যিহেতু আমি প্ৰস্তুতিৰ কথাটো পাতিছোঁ, আমাক ৰংজুলিৰ মীনাক্ষী শৰ্মাই আমাক ফোন কৰি সুধিছিলে যে ঔষধ পাতি প্ৰয়োগ কৰাৰ কথাটো সুধিছিলে, আৰু যিহেতু এতিয়া দিনক দিনে আমাৰ প্ৰাকৃতিক খেতি বা জৈৱিক খেতিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে, এনে ক্ষেত্ৰত নতুনকৈ কেনেধৰণে প্ৰস্তুত হ'ব লাগিব,
1: আপুনি এইটো এটা ভাল প্ৰশ্নই সুধিলে। আৰু যিহেতু যেতিয়া পোক পতংগৰ নিয়ন্ত্ৰণৰ ওপৰত আহোঁ, আমাৰ প্ৰথমতে আমি কেমিকেলছত গুচি যাওঁ, আৰু আমাৰ এটা প্ৰথমতে মানে মনোভাৱ আছে কি, আমাৰ পোক লাগিলে বুলি আমি বজাৰৰ পৰা এটা কেমিকেলছ বা আপোনাৰ যিটো পেষ্টিচাইড বুলি সচৰাচৰ আমি কওঁ, পতংগ মৰা দৰৱ এটা দ্ৰব্য কিনি আনিও দি দিলোঁ, কিন্তু এইটো আচলতে স্বাস্থ্য

0: সম্ভৱপৰ নহয় এই বস্তুটো। গতিকে এই ক্ষেত্ৰত আমি বৰ্তমান আমাৰ বিভাগৰ পৰা বা চৰকাৰে এটা কৰিছে যে আমি প্ৰাকৃতিক কৃষিলৈ আগবাঢ়িব লাগে। প্ৰাকৃতিক কৃষিলৈ আগবঢ়াৰ উদ্দেশ্য এইটোৱে, অসমখনত ভাৰতবৰ্ষৰ তুলনাত খুব কম পৰিমাণৰ কীট পতংগ নাশক দ্ৰব্য প্ৰয়োগ হৈ আছে নেচাৰেলি। আমাৰ অতীজৰ পৰাই আমাৰ ককাদেউতা মা দেউতাহঁতে যি খেতি কৰিছে বিনা পেষ্টিচাইড বা কেমিকেল ব্যৱহাৰ নকৰাকৈ খেতি কৰি আহিছে। গতিকে এই ক্ষেত্ৰত মই ৰংজুলিৰ পৰা যিগৰাকী বাইদেউ আমাক ক'লে তেওঁলোকক মই এটা কথা জনাবলৈ সুখী হৈছোঁ যে আমাৰ বিভাগৰ ফালৰ পৰা নেচাৰেল ফাৰ্মিং বা প্ৰাকৃতিক কৃষিৰ ওপৰত এটা ডাঙৰ স্কীম চলি আছে। তাৰ ক্ষেত্ৰত কি হয়, আমাৰ নিৰ্দিষ্ট কিছুমান ক্লাষ্টাৰ বনোৱা হয় বা কৃষকসকলক লৈ পেলাই আমাৰ বিভাগলৈ লৈ অহা হয় কেনেকৈ প্ৰাকৃতিক কৃষিটো কৰা হয় বা তাৰ ওপৰত বেমাৰ লাগিলে কিটো দিব লাগিব, নিম অইল দিব লাগিব নে আগ্নেয়াস্ত্ৰ দিব লাগিব, এই গোটেইখিনি তথ্য সম্পূৰ্ণভাৱে ট্ৰেইনিং দিয়া হয়। আৰু এটা কথা জানি আপুনি সুখী হ'ব যে আমাৰ অকল ট্ৰেইনিং দিয়াই নহয়, তেওঁক প্ৰত্যেক বছৰে ৰবি শস্য বা খাৰিফ খেতি কৰিবলৈ চৰকাৰৰ ফালৰ পৰা 2000 টকা দিয়ে। আৰু গোৱালপাৰা বা যি বাইদেউ গোৱালপাৰা ফোন কৰে তাতে নতুন ক্লাষ্টাৰ আৰু ডেভেলপ হৈছে। গতিকে প্ৰাকৃতিক কৃষি কৰক। আৰু তেওঁ যিটো পোক পতংগ মৰাৰ কথা ক'লে, প্ৰথমতে মই কেমিকেলছৰ কথা আজি মই এই যোগে নকওঁ, কাৰণ মই নিজেও এইটো বিৰত থাকোঁ। আৰু মই এইটোৱে কওঁ যে আগ্নেয়াস্ত্ৰ হওক, আপোনাৰ নিমৰ যিটো আপোনাৰ নিম অইল বজাৰত পোৱা যায় আজিকালি ঘৰতে বনাব পাৰি, ঘৰত নিম গছ আমাৰ সকলো জেগাতে এভেইলেবল থাকে। গতিকে সেই নিমৰ গছৰ পাত বা গুটি আমি পিচি লৈ যদি ঘৰত প্ৰয়োগ কৰোঁ বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰিম, নিজৰ বেমাৰ আৰু গছৰ বেমাৰৰ পৰা হাত সাৰিব পাৰিম। গতিকে এই ক্ষেত্ৰত মই এইটোৱে কওঁ যে প্ৰাকৃতিক কৃষি অৱলম্বন কৰক, নিজৰ স্বাস্থ্য ভালে ৰাখক, আমাৰ গছৰ স্বাস্থ্য ভালে ৰাখক।
1: এইখিনিতে আমাৰ এটা কথা কওঁ, আমাৰ মানুহখিনি সবতকৈ ডাঙৰ প্ৰব্লেম এটা কৰে কি, চিটটো ট্ৰিটমেণ্ট নকৰে। বীজোধন কৰিবৰ কাৰণে সকলো উপায় থাকিলে আমাৰ বীজোধনত যেনে গুৰি পচা বেমাৰ, ফৰ এক্সাম্পল, এইটো আমাৰ বিশেষকৈ উদ্যান শস্যৰ ক্ষেত্ৰত গুৰি পচা বেমাৰটো প্ৰথমেই হ'ব
2: থাকি,
1: তাৰমানে বীজটো ওলোৱাৰ লগে লগে অপচিত ফাংগাছ ফাংগেল ডেভেলপমেণ্ট হ'ব, গুৰি পচা তেনেকুৱা বেমাৰৰ পৰা ইনিচিয়েল ৰখাবৰ কাৰণে আমাৰ ট্ৰাইকোডাৰ্মা বুলি এটা আমাৰ জৈৱিক বস্তু আছে।
2: ট্ৰাইকোডাৰ্মাৰ ব্যৱহাৰটোলৈ আহিম, তাৰ আগতে এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি জানি লওঁ। হেল্ল' নমস্কাৰ, আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৈছে জনাব।
3: নমস্কাৰ, মই বৰপেটা আৰু বাক্সা ডিষ্ট্ৰিক্টৰ শ্ৰীকৃষ্ণ পাঠকে কৈছো।
2: পাটোৱাৰী
3: পাঠক পাঠক
2: পাঠক হয় পাঠক ডাঙৰী, আপোনাৰ প্ৰশ্নটো কৰক।
3: আমাৰ বৰ্তমান যিবিলাক ধান খেতি কৰা হৈছে, এই মদা কাটা পোক আৰু এই পাত চেলেকা যিটো কয়,
2: হয় হয়,
3: সেইটো বেমাৰ বেছি হৈ আছে।
2: বাৰু পাঠক ডাঙৰীয়া, আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে, আপোনাৰ উত্তৰটো আপুনি আপোনাৰ ৰেডিঅ' ছেটতে শুনক। ধন্যবাদ। বাক্সাৰ পৰা পাঠক ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, গতিকে এইটো বেমাৰ অকল তেওঁ ধানৰ ক্ষেত্ৰত কৈছে, গতিকে তেনেধৰণৰ সমস্যা আমি বাকীবিলাক শস্যৰ ক্ষেত্ৰতো
0: দেখা পাওঁ,
2: মাহজাতীয় শস্যৰ ক্ষেত্ৰত আমাৰ দেখিবলৈ পোৱা যায়।
0: মাজতে আচলতে কথাটো কি, আমাৰ বেমাৰ আজাৰ বাঢ়ি যোৱাৰ মূল উদ্দেশ্য এইটো হৈছে আমি সুষমভাৱে সাৰ প্ৰয়োগ নকৰোঁ। মই ৰেমেডিটোলৈ যোৱাৰ আগতে কাৰণটো মই কৈ দিছোঁ, কাৰণটো এইটো হৈছে যে আমাৰ আচলতে কৃষকসকলে বহু ক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি সাৰ প্ৰয়োগ কৰিছে বা কিছু ক্ষেত্ৰত মানে নকৰাকৈ কৰিছে বা যিখিনি দিব লাগিছিলে নিদিয়ে। ধানৰ ক্ষেত্ৰতে মই কৈছোঁ, যেতিয়া আপোনাৰ গছজোপা আপোনাৰ নাইট্ৰজেনযুক্ত মানে ইউৰিয়া সাৰ, এতিয়া আমাৰ কৃষকসকলে আমাৰ কি কৈছে, ইউৰিয়া সাৰ আৰু ডি এ পি সাৰ বেছি দিব লৈছে, যাৰ ক্ষেত্ৰত কি হৈছে, গছজোপা বেছি কোমল হৈ গৈছে। কোমল হৈ যোৱাৰ লগে লগে গছজোপাৰ যিটো নিজৰ ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে সেইটো নাইকিয়া হৈ গৈছে,
2: দুৰ্বল হৈ
0: যোৱাৰ লগে লগে কি হৈছে, আমাৰ যিসকল আমাৰ পোক পতংগ যিবিলাক থাকে তেতিয়া গছজোপা বেছি আক্ৰমণ কৰে। এই ক্ষেত্ৰত মই ৰেমেডিটোলৈ যোৱাৰ আগতে কাৰণটো কৈ দিছোঁ, যদি আমি আমাৰ বিভাগৰ ফালৰ পৰা সময়ে সময়ে দি থকা যিখিনি আমাৰ সাৰ কিমান দিব লাগে, পানী কিমান দিব লাগে, সেইখিনি যদি অৱলম্বন কৰোঁ নহয়, বেমাৰটো অহাৰ আগতে বেমাৰ প্ৰতিৰোধ কৰিব পাৰোঁ। কিন্তু বেমাৰ অহাৰ লগে লগে কিন্তু আমি পোনপ্ৰথমতে আমি সচৰাচৰ হেৰিত গুচি নাযাওঁ, মানে কেমিকেল ৰেমেডিত নাযাওঁ, প্ৰথমে আমি চাওঁ যে কেজোপা গছত বেমাৰ লাগিছে, আমি দবাই দিব লাগেনে নালাগে সেইটোও চাওঁ, বা পানী বেছি হৈছে নেকি সেইটো চাওঁ, আৰু বা হাতে দিম আমি মানে কিছুমান পোক আমি পেলাই দিব পাৰোঁ নেকি সেইটো চাওঁ, বা কিছুমান নেচাৰেল এনিমি মানে প্ৰাকৃতিকভাৱে কিছুমান এটা পোকে ভাল পোক এটা বেয়া পোক এটা মৰাৰ কিছুমান কনচেপ্ট আছে, গতিকে সেই ভাল পোকবোৰ আছে নাই সেই বস্তুখিনি চাই নিৰ্ধাৰণ কৰাৰ পিছতে কিন্তু কেমিকেললৈ যাওঁ। গতিকে মই এইটোৱে কওঁ যে আমি সাৰ প্ৰয়োগ যদি সুষমভাৱে কৰোঁ, গতিকে কাৰণটো যদি প্ৰথমতে গম পাওঁ, পিছলৈ আমি এই বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। মই আজি শ্ৰোতাসকলক এইটোৱে জনাব বিচাৰোঁ যে আমাৰ বিভাগৰ ফালৰ পৰা যিটো সচৰাচৰ আমি কৃষকসকলক কৈ আছোঁ যে সাৰ প্ৰয়োগটো সুষম কৰক, বাকী সকলোৰ পৰা বেমাৰৰ পৰা ৰক্ষা পাওক।
2: গতিকে আমাৰ যেনেকৈ শৰীৰত ভাল বেক্টেৰিয়া বেয়া বেক্টেৰিয়া থাকে, তেনেকুৱা খেতিডৰাটো ভাল বেক্টেৰিয়া বেয়া বেক্টেৰিয়া বা ভাল পোক বেয়া পোক সেই কথাবিলাক আমি জানিব লাগিব। আৰু আমাৰ আপুনি ট্ৰাইকোডাৰ্মাৰ কথা কৈ আছিলে, আমাৰ সময় চমু চাপি আহিছে, খৰখেদা কৰিব লাগিব। ট্ৰাইকোডাৰ্মাৰ কথা কৈ আছিলে,

0: ক্ষেত্ৰত ট্ৰাইক'ডাৰ্মাটো আমি এটা জৈৱিক হয়। ট্ৰাইক'ডাৰ্মাটো কি কৰে, এটা সেই যে আমাৰ পিছলৈ গৈ পেলাই কি কৰে, এটা হেৰি মানে যিটো ভাল বেক্টেৰিয়া, ভাল বেক্টেৰিয়ালৈ পৰিণত হয় গতিকে ট্ৰাইক'ডাৰ্মা। গতিকে সেইটো যেতিয়া আপুনি বীজটো শোধন কৰিব, তাৰ পৰা যিটো ভাল বেক্টেৰিয়া প্ৰডাকশ্যন হ'ব, সি কি কৰিব, বেয়া যিটো মানে ভাইৰাছটো সেইটো মাৰিব। সেইটো হ'ল ট্ৰাইক'ডাৰ্মা মেইন কামটো। গতিকে সেইটো ক্ষেত্ৰত ট্ৰাইক'ডাৰ্মা আপুনি সদায় বীজৰ ক্ষেত্ৰত 1 কেজি বীজত আপুনি 2 গ্ৰাম বা 3 গ্ৰাম আপুনি ট্ৰাইক'ডাৰ্মা আপুনি ধুনীয়াকৈ লগাই পেলাই শুকুৱাই পেলাই তাৰপৰা বীজটো দিব লাগে, সেইটো এটা কথা। আৰু এই ক্ষেত্ৰতে আপোনাক মই কওঁ যে যিজনে তেখেতে ক'লে আপোনাৰ ধানৰ ক্ষেত্ৰত ক'লে, আপোনাৰ আৰু এটা বস্তু তেওঁলোকে চাব যে আমাৰ সুষম হেৰিয়াক সাৰৰ ক্ষেত্ৰত পটাচিয়াম যিহেতু খুব ইম্পৰ্টেণ্ট, কে এন পি কে। এতিয়া আমি মানুহবিলাকে মেক্সিমাম এন মাৰে, এন মাৰে নাইট্ৰজেন, নাইট্ৰজেন ক'ত পায়, ইউৰিয়াত পায়, আৰু ফচফৰাছটো ডি এ পি আজিকালি মৰা হৈছে, অকণমান অকণ ফচফাট পায়। কিন্তু কথাটো হ'লে তেওঁলোকে বেলেঞ্চ কৰিব লাগে এন পি কে, কেটো লাগে তাৰমানে, কেটো কি কয় দেহটো, কেটো যেনেকে আমাৰ যেনেকে ভিটামিন খালে যেনেকে আমাৰ এণ্টিবডি ফৰ্ম হয়, ঠিক তেনেকে কেটোৱে গছজোপাক মানে আপোনাক ষ্ট্ৰং কৰে,
1: যিকোনো বেমাৰত পটককে নপৰে।
0: এইখিনিতে মই আৰু এটা কৰিলোঁ, আমাৰ এজনে শ্ৰোতাই ফোন কৰিছিলে, বটল গৰ্ডৰ কেইটামান ভেৰাইটিৰ কথা সুধিছিলে, পানীলাৰ কথা সুধিছিলে। তো আমাৰ যেনেকে হাৰুণা বুলি ভেৰাইটি আছে, কাবেৰীৰ কোম্পানীৰ কিছুমান আমাৰ নামধাৰী বুলি চিট আছে, সেইখিনি তেওঁলোকে অফ কৰা বাহাৰ আছে, তেনেকৈ তেনেকুৱা কিছুমান পোচাৰ নবীন পোচা আছে, গতিকে তেনেকুৱা ভেৰাইটিখিনি তেওঁলোকে
1: তেওঁলোকে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি,
0: আৰু সেইটো তেওঁলোকে গ'লে মানে ওচৰৰ দোকানতো ধুনীয়া ভাল দোকানত যাব লাগে,
1: আমাৰ ভাল বিশ্বাসযোগ্য
0: বিশ্বাসযোগ্য য'ত আমাৰ লাইচেঞ্চ হোল্ডাৰ আছে, লাইচেঞ্চ হোল্ডাৰ দোকান দিয়া আছে, তেওঁলোকে তাতে গৈ সুধিলে এইখিনি ভাল ভেৰাইটি পাব। আৰু F1 ভেৰাইটিৰ ক্ষেত্ৰত F1 ভেৰাইটি আজিকালি মেক্সিমাম ইউজ কৰে, প্ৰডাকশ্যনটো ভাল, সেইটো আপুনি তেওঁলোকে ইউজ কৰিব পাৰে। আৰু লোকেল ভেৰাইটি থাকিলে ভাল, লোকেল ভেৰাইটি থাকিলে নিজৰ ঘৰত ৰখা লোকেল ভেৰাইটি তেওঁলোকে কৰিব পাৰে এই ক্ষেত্ৰত। আৰু ধানৰ ক্ষেত্ৰত তেওঁ যদি মজা খোৱা পোক ক'লে, এইটো ক্ষেত্ৰত তেওঁ ধৰি লওক আমাৰ ক্লোপাইৰিফচ আমাৰ ইউজ কৰিব পাৰে, যদিও আজিকালি ক্লোপাইৰিফচটো অকণমান বেণ্ড হৈছে, ষ্টিল আমাৰ লেমডা চাইহেলথিন বুলি এটা আছে, লেমডা চাইহেলথিন, সেইটো আপোনাৰ 1.5 ml পাৰ লিটাৰ পানীত মিহলাই পেলাই, যদি তেওঁ বেছিকৈ হৈছে ইকনমিক থ্ৰেচলটো যদি লিমিট পাওঁ কাম পাওঁ হৈছে, তেওঁ সেইটো ইউজ কৰিব পাৰে। আৰু নহ'লে কি কৰিব লাগে, তেওঁ এই মজা খচৰা কুকুৰৰ ক্ষেত্ৰত সদায় হেৰিয়াৰ মাজে মাজে বাঁহ বাঁহ মানে
1: বাঁহৰ
0: চৰাই মানে খাই খুব ভাল পায়, সেইটোৱে চৰাই খালে আইটিকে দি সেইটো কৰিব পাৰে, সেইখিনি অকণমান ব্যৱস্থা তেওঁ ল'ব,
1: চৰাই বহিব পৰা ব্যৱস্থা কৰিব পাৰে, তেতিয়াহ'লে সেই পোকবিলাক খাই
0: পোকবিলাক খাই পেলাই
1: চৰাই সহায় কৰিব। গতিকে আমাৰ অনুষ্ঠান সামৰিবৰ হ'ল, আমি শেষত আজিৰ অনুষ্ঠানৰ শেষত আমি এইটোকে বুজিলোঁ যে ৰবি খেতিৰ প্ৰস্তুতি চলাবলৈ হ'লে তেওঁ নিজৰ বজাৰখন অকণমান অধ্যয়ন কৰিব লাগিব আৰু তেওঁৰ মাটিডৰাও অধ্যয়ন কৰিব লাগিব, আৰু বজাৰ আৰু মাটিৰ সৈতে সম্পৰ্কটো তেওঁ যদি এবাৰ বুজি উঠে তেওঁ ব্যৱসায়িক লাভৰ দিশেই তেওঁ আগবাঢ়িব পাৰিব। আৰু লগতে পোনচাতেই ৰাসায়নিক কীটনাশক বা ৰাসায়নিক সাৰৰ আশ্ৰিত হোৱাতকৈ জৈৱিক পদ্ধতিৰে যদি আগবাঢ়ে লাহে লাহে, তেতিয়াহ'লে মানুহৰ স্বাস্থ্যৰ কাৰণেও ভাল, আমাৰ পৰিৱেশৰ কাৰণেও ভাল, আৰু খেতিডৰাৰ পৰা যি উৎপন্ন হ'ব সেই উৎপাদনৰ বজাৰ মূল্য তেওঁ বেছিকৈ লাভ কৰিব পাৰিব। গতিকে আৰু স্থানীয়ভাৱে সহায় কৰিবলৈ বিভিন্ন কৃষি উন্নয়ন বিষয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে, সেই সেই ধৰণে যদি যদি তেওঁলোক আগবাঢ়ে তেতিয়াহ'লে তেওঁ
0: উপকৃত হ'ব।
1: হয় অকল খুব চমুকৈ
0: তাৰ চমুকৈ গ'লোঁ, তাৰ প্ৰত্যেকজন উদ্যানস্থ খেতি কৰিব যিজনে আহে তেওঁলোকে ঘৰত এখন এখন ভাৰ্মি বেড বনাব লাগে, ভাৰ্মি কম্পোষ্ট
1: হয়,
0: কেঁচুসাৰ
1: হয়,
0: কেঁচুসাৰটো আজিকালি কিনাৰ দৰকাৰ নাই, তেওঁলোকে ঘৰতে বনাব। ঘৰৰ যিবিলাক পেলনীয়া জাবৰ জোঁথৰ আছে, প্লাষ্টিক আৰু বাঁহপাত বাদ দি পেলাই যিমান পেলনীয়া আছে, কেঁচুসাৰ নিজে বনাওক, কেঁচুসাৰ দি তেওঁলোকে গোটেই মানে উদ্যানস্থ খেতিখিনি আৰম্ভ কৰিব লাগে, সেইটো একদম সবতকৈ ভাল বস্তু।
1: ধন্যবাদ জনাইছোঁ শিৰোমণি ফুকন আৰু নিপমজ্যোতি দত্ত, আপোনালোকে এইখিনি সময় দিলে, আৰু আমাৰ আকাশবাণী গুৱাহাটীৰ সমান্তৰালভাৱে যোৰহাট, ডিফু, নগাঁও আৰু তেজপুৰৰ শ্ৰোতাসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কৃষকবাণী এয়া প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ কৃষকবাণী অনুষ্ঠান আমি ইমানতে সামৰিছোঁ আৰু আমাৰ মূল ষ্টুডিঅ'লৈ উভতি গৈছোঁ।

নহেনালি টু গুৱাহাটী পেন কেপাচে তাক উৎপল বৰা প্ৰডাকশ্যন হিন পেন ইং ডেংক্ৰেহিনী কৃষি ভাৱনা যাই মেক আৰ্জিকলং টাংল লাকে আকাশবাণী টিফু যোনটো হিন্দী লামাৰ জানালো নাযায় মেক আংডেং লং পেন লক্ষ্ণৌ চেণ্ট্ৰেল পু হিন্দী লামাৰ জানালং পেন অমিত মিশ্ৰ লাপে নীতিমোহন কিলোন আলোন আৰ্জিক থা আলোনালাম থে মিৰে কাৰৱা তাংতে আৰ্জিক থা লাবাং চোৱালোন

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ নেপালৰ বানত আবদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতৰ প্ৰচেষ্টা তীব্ৰতৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ মাজুলীত বিভিন্ন চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰিদৰ্শন অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযোগনামা দাখিল আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ কলম্বো টেষ্ট অমীমাংসিতভাৱে সমাপ্ত ভাৰতৰ শৃংখলা দখল। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পৰা আধুনিক প্ৰশিক্ষণ কেন্দ্ৰলৈ সমগ্ৰ দেশতে এটা ক্ৰীড়া পৰিৱেশতন্ত্ৰ বিকশাই তোলা হ'ব য'ত প্ৰতিটো পৰ্যায়তে ক্ৰীড়া প্ৰতিভাসমূহে প্ৰয়োজনীয় সহায় সামৰ্থ লাভ কৰিব। খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি এইদৰে উল্লেখ কৰে। তেওঁ কয় যে ক্ৰীড়া কেৱল পদক বিজয়তে সীমাবদ্ধ নহয় বৰং ক্ৰীড়া হৈছে দেশক উন্নয়নৰ পথত আগুৱাই নিবলৈ ভাৰতৰ যুৱশক্তিক একত্ৰিত কৰাৰ এটা বিশেষ মাধ্যম। চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সাহায্য আগবঢ়াব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: हमारी सरकार भारत में 21वीं सदी का आधुनिक स्पोर्ट्स इकोसिस्टम बनाने के लिए पूरी तरह प्रतिबद्ध है। आज स्पोर्ट्स यूनिवर्सिटी से लेकर आधुनिक ट्रेनिंग सेंटर्स तक देश में एक ऐसी व्यवस्था बनाई जा रही है जिसमें प्रतिभा को पहचानने से लेकर उसे दुनिया के मंच तक पहुंचाने तक हर स्तर पर सहयोग मिले।
0: দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই

0: উপলক্ষে আয়োজিত বিকশিত ভাৰত যুৱ সংযোগ ক্ৰীড়া সংস্কৰণ শীৰ্ষক কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। অনুষ্ঠানত শ্ৰীসোণোৱালে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বৰ্তমান সময়ত ক্ৰীড়া উন্নত বৃত্তিও যে হ'ব পাৰে সেই বিষয়ে উল্লেখ কৰে।
1: যুৱ শক্তিক লৈ বিশ্বৰ বুকুত ভাৰতবৰ্ষক আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য স্থিৰ কৰিছে আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে নিশ্চিতভাৱে আমাৰ সমাজত থকা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল সকলো দিশতে পাৰ্গত হ'বই লাগিব। ক্ৰীড়া জগতখনক বিশেষকৈ সজীৱ আৰু অধিক সফল কৰি তুলিবৰ বাবে আৰু ইয়াত যিসকল খেলুৱৈ আছে খেলুৱৈসকলৰ সা সুবিধাৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ যিবিলাক প্ৰশিক্ষক আছে আৰু ইয়াৰ বাবে যিবিলাক স্পৰ্টছ ছায়েন্স স্পৰ্টছ মেডিচিনৰ পৰা আৰম্ভ কৰি ফুড ছাপ্লিমেণ্টৰ পৰা আৰম্ভ কৰি অৰ্থাৎ খেলুৱৈসকলৰ বাবে যি ৰাষ্ট্ৰৰ নীতিৰ প্ৰয়োজন পৰিকল্পনাৰ প্ৰয়োজন আৰু বিভিন্ন আঁচনিৰ প্ৰয়োজন এই সকলোবিলাক আজি শক্তিশালীভাৱে ভাৰতবৰ্ষৰ খেলুৱৈসকলে আজি অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণটো হৈছে সা সুবিধা আৰু ইয়াৰ আন্তঃগাঁথনি অৱস্থা।
0: অনুষ্ঠানত অংশ লৈ ভাৰতৰ ফুটবল তাৰকা বাইচুং ভুটিয়াই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। মাই ভাৰত কেন্দ্ৰ নগাঁও আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যৌথ উদ্যোগত নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ত আয়োজিত খেলো ইণ্ডিয়া কাৰ্যসূচীত 500+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই অংশ লয়। সাংসদগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণে যুৱ সমাজক ক্ৰীড়া শাৰীৰিক সক্ষমতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰী মহাবিদ্যালয়তো আজি এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন পৰ্যায়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ ভাষণ মনোযোগেৰে শুনে। তেওঁলোকে খেল ধেমালিৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ লগতে সুস্থ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। নেপালত আকস্মিক বানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নেপালত থকা 288 ভাৰতীয় লোকৰ সৈতে এতিয়ালৈকে কোনো ধৰণৰ সংযোগ স্থাপন কৰিব পৰা হোৱা নাই। ইয়াৰে 73 ভাৰতীয় ত্ৰিশুলী ওৱান শক্তি প্ৰকল্পত কৰ্মৰত আছিল। শ্ৰীজয়ছৱালে কয় যে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে প্ৰকল্প কৰ্তৃপক্ষৰ সৈতে এই লোকসকলৰ তথ্য সংগ্ৰহৰ বাবে অহৰহ সংযোগত আছে। কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে দুটা পৃথক গোটত যোৱা তামিলনাডুৰ মুঠ 86 লোক, নেপালৰ ৰাছুৱা জিলাৰ তিমুৰেত থকা পশ্চিমবংগৰ 32 লোক আৰু কেৰালাৰ 33 লোকৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই বুলি শ্ৰীজয়ছৱালে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈলাশ মানসৰোবৰলৈ যাত্ৰাৰ বাবে যোৱা তামিলনাডুৰ 21 লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে এতিয়াও আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ সৈতে সংযোগ স্থাপন তথা তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় কৰ্তৃপক্ষ নেপালী কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। শ্ৰীজয়ছৱালে কয় যে দেশখনত সম্প্ৰতি চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতাৰ বাবে ভাৰতে 47 টনৰো অধিক তাৎক্ষণিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। চৰকাৰে 24 ঘণ্টাই কাৰ্যক্ষম হোৱাকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে 24 ঘণ্টাই উপলব্ধ হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে বুলি শ্ৰীজয়ছৱালে জানিবলৈ দিয়ে। ইপিনে চীনৰ ফালে আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবেও বেইজিঙত থকা ভাৰতীয় দূতাবাসে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শ্ৰীজয়ছৱালে প্ৰকাশ কৰে। চীনৰ ফালে প্ৰায় 200 ভাৰতীয় লোক আবদ্ধ হৈ আছে বুলি উল্লেখ কৰি শ্ৰীজয়ছৱালে কয় যে ইয়াৰে 95 ডাৰ্চেনত আছে আৰু তেওঁলোকে বৰ্তমান চিলচা অভিমুখে ৰাওনা হৈছে। গিলং চহৰৰ পৰা 4 জুথুলপুকৰ পৰা 13 লোকৰ লগতে আন 70 লোকে ছাগা চহৰ অভিমুখে ৰাওনা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি পুৱা উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50 বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰে। সত্ৰীয়া ঐতিহ্য আৰু মাজুলীৰ বৈষ্ণৱ সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত মন্ত্ৰীগৰাকী অৱগত হয়। উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰাৰ পাছত

মন্ত্ৰীগৰাকীয়ে গড়মূৰত অৱস্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনত মন্ত্ৰীগৰাকীয়ে চিকিৎসাৰ মান, আন্তঃগাঁথনি, চিকিৎসক, স্বাস্থ্যকৰ্মীৰ সেৱা আৰু ৰোগীসকলৰ বাবে থকা বিভিন্ন সুবিধাৰ বুজ লয়। মন্ত্ৰী শ্ৰী সিংঘালে ইয়াৰ পাছতে গড়মূৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মাজুলী জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই সভাত জিলাখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক পৰিস্থিতি, চিকিৎসা আন্তঃগাঁথনি আদিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। দিনটোৰ অন্তিম কাৰ্যসূচী হিচাপে মন্ত্ৰীগৰাকীয়ে গড়মূৰত থকা জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হয়। সাংসদ প্ৰদান বৰুৱাই আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত এটা নতুন ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2569 টকা নিৰ্ধাৰণ কৰি এই কেন্দ্ৰসমূহে ধান ক্ৰয় প্ৰক্ৰিয়া অধিক সুচল কৰি তুলিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। চলিত বৰ্ষত জিলাখনত 12,500 মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু চলিত মাহলৈকে এই লক্ষ্যৰ 40% পূৰণ হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে সমষ্টিটোৰ জলকীয়া খুঁটিত বিধায়ক জীৱন গগৈয়ে কৃষি ক্ষেত্ৰ অধিগ্ৰহণ কেন্দ্ৰ এটা উদ্বোধন কৰে। ধানৰ উচিত মূল্য সুনিশ্চিতকৰণ আৰু মধ্যভোগীৰ দৌৰাত্মক হ্ৰাস কৰি কৃষকসকলক এই কেন্দ্ৰসমূহে সঠিক মৰ্যাদা প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে। অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি বিশেষ ন্যায়াধীশৰ আদালতত 8,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। বক্ৰপথেৰে চাকৰি লোৱা অভিযোগত তদাৰকী কোষে নিগমৰ তদানীন্তন সঞ্চালক মনালিছা গোস্বামীসহ কেইবাগৰাকীও বিষয়াৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰে। উল্লেখযোগ্য যে পৰ্যটন বিষয়া নিযুক্তিৰ নামত সংঘটিত অনিয়মৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে এটা গোচৰ ৰুজু কৰি 2025 চনৰ পৰা তদন্ত আৰম্ভ কৰিছিল। ইতিমধ্যে এই গোচৰৰ তদাৰকী কোষে কেইবাজনো বিষয়াক গ্ৰেপ্তাৰ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 29 তাৰিখ শনিবাৰে নিশা 8:02 বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শ শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জয়ন্ত দাস অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। নগাঁও জিলাৰ ঢিঙৰ ৰুলেন হাজৰিকা নামৰ এজন যুৱকে মুকুতা খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে আন বহু লোকক উপাৰ্জনৰ বাট মুকলি কৰি ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা অনুসৰি এই যুৱকজনে ভুৱনেশ্বৰত চেণ্ট্ৰেল ইনষ্টিটিউট অব ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ বিষয়ত প্ৰশিক্ষণ লৈ নিজৰ গাঁৱৰ পুখুৰীতে মুকুতাৰ খেতি আৰম্ভ কৰে। প্ৰথম অৱস্থাত 60,000 টকা বিনিয়োগেৰে 15 মাহত 1,00,000ৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা যুৱকজনে পৰৱৰ্তী সময়ত বহু লোকক এই কৰ্মত নিয়োগ কৰি সংস্থাপনৰ বাট মুকলি কৰে। বৰ্তমান যুৱকজনে নগাঁও জিলাৰ ঢিং মহাবিদ্যালয়ত মুকুতা উৎপাদনৰ বাবে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কাঠফলা উৎপাদন প্ৰযুক্তি বিষয়ক এমহীয়া হ্ৰস্বকালীন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত চৌহদত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰায় 37 গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ দিয়া হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডঃ অনুপ কুমাৰ দাসে কাঠফুলাৰ চাহিদা আৰু জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰে। নিৰামিষভোজী লোকৰ মাজত কাঠফুলাৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ সৃষ্টি হোৱা বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে কাঠফুলা উৎপাদনৰ জৰিয়তে যুৱ প্ৰজন্মই ভৱিষ্যতে নিজৰ জীৱিকা নিৰ্বাচিত কৰিব পাৰিব। এই ক্ষেত্ৰত এটা শক্তিশালী নেটৱৰ্ক গঢ়ি তোলা আৰু উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজনত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। এতিয়া পৰৱৰ্তী বাতৰিখনক চিন্তি ৰাণী ডেকাৰ পৰা। কালি দেহাৱসান ঘটা বিটিচিৰ উপাধ্যক্ষ বিজিত গৌডা নাৰ্জাৰীৰ মৃত্যুত বিটিআৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে শোক প্ৰকাশ কৰিছে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত বিটিচিৰ উপাধ্যক্ষগৰাকীৰ নশ্বৰ দেহত আজি দলীয় সতীৰ্থসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে অসংখ্য গুণমুগ্ধ উপস্থিত থাকে। সাংসদ শইকীয়াৰ প্ৰয়াত নাৰ্জাৰীৰ বিয়োগে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত অপূৰণীয় ক্ষতি কৰা বুলি মন্তব্য কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি সন্ধিয়া তামোলপুৰৰ কুমাৰীকাটাস্থিত নিজা বাসগৃহত বিটিচিৰ উপাধ্যক্ষগৰাকীয়ে আত্মহনন কৰে। 2010 চনৰ উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে BPFৰ হৈ নিৰ্বাচিত হোৱা নাৰ্জাৰীয়ে একেৰাহে 3 বাৰ BPFৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। 2025 চনত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত তেওঁ 4ৰ্থবাৰৰ বাবে বিজেপিৰ হৈ জয়লাভ কৰিছিল। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত আজি এটা ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ উদ্বোধন কৰা হয়। শিশুৰ বিকাশজনিত আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আগতীয়া

0: চিকিৎসা সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছত বসুমতাৰীয়ে এইদৰে কয়।
1: কক্ৰাঝাৰ আৰ এন বি চিভিল হস্পিটেলত ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ খুলিছো। এই ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যনৰ জৰিয়তে আমাৰ বহুতো পেচেণ্ট আমি এই হস্পিটেলত ট্ৰিটমেণ্ট কৰাৰ বাবে আমি ব্যৱস্থা লৈছো। যেনেকে আমাৰ চকু, কাণ বা বিভিন্ন যিটো বেমাৰ হয় এই বেমাৰবোৰৰ ট্ৰিটমেণ্ট এতিয়া ইয়াত আৰম্ভ হ'ব। শিশু জন্ম হোৱাৰ পিছত বেমাৰ হয় এই বেমাৰবিলাক এতিয়া ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আৰ বি কে এছ ৱাই যিটো আমাৰ চেণ্ট্ৰেল প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামৰ অধীনত আমি আজি এই চেণ্টাৰখন খুলি কৰি পাৰিছো। ইণ্টিগ্ৰেটেড এটা প্ৰগ্ৰাম, ইয়াত আমাৰ যিটো স্ক্ৰিনিং আৰু চিকিৎসা হ'ব, যিটো চিকিৎসা হায়াৰ লেভেলত প্ৰয়োজন হ'ব।
0: ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অমীমাংসিতভাৱে সমাপ্ত হয়। আজি পঞ্চম তথা অন্তিম দিনা শ্ৰীলংকাই দ্বিতীয় ইনিংছত নটা উইকেট হেৰুৱাই 429 ৰাণ সংগ্ৰহ কৰে। ভাৰতে দ্বিতীয়খন টেষ্টত প্ৰথমে বেট ধৰি 9 উইকেটৰ বিনিময়ত 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। ইয়াৰ বিপৰীতে শ্ৰীলংকাই প্ৰথম ইনিংছত 290 ৰাণ সংগ্ৰহ কৰি ফল' অনৰ সন্মুখীন হয়। দলটোৱে দ্বিতীয় ইনিংছত সুস্থিৰ প্ৰদৰ্শনেৰে 9 উইকেটৰ বিনিময়ত 429 ৰাণ কৰি 216 ৰাণৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছতে দুয়োটা দলৰ অধিনায়কে ইনিংছ সমাপ্তিৰ বাবে সন্মতি প্ৰকাশ কৰে। দ্বিতীয়খন টেষ্ট ড্ৰ হোৱা সত্বেও শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে 1-0 ব্যৱধানত দুখনীয়া শৃংখলাটো দখল কৰে। শ্ৰীলংকাৰ সোণাল দিনুচাক দুয়োটা ইনিংছত ক্ৰমে 103 আৰু 133 ৰাণ কৰাৰ বাবে প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে দুয়োখন টেষ্টত সৰ্বমুঠ 328 ৰাণ কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে দেৱদত্ত পাড্ডিকালক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। নেপালৰ বানত আবদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতৰ প্ৰচেষ্টা তীব্ৰতৰ। অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযোগনামা দাখিল। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ কলম্বো টেষ্ট অমীমাংসিতভাৱে সমাপ্ত, ভাৰতৰ শৃংখলা দখল। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: নাই, আমার লোকপিয়ল আমার বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
2: আদন্থু দেদলং রিচিং হনালুন আজাই মেক আং দেং আলং পেন জয়রাম ফাং চোলাপেন আলাংলি রিজাং হো তুমপেন কিলুন আলুন আর্যিকথা আলুন আলাম থে বলন দোবিনং তাংতে আর্যিকথা লাবাং সোয়ালুন।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: লাকে আকাশবাণী টিপু আদুনঠু আসামিজ লামারজান কালিয়ালুন আজাইমেক আংডেং আলংপেন দীপলিনা ডেকা কিলুন আলুন আর্যিকা আলুনালাম থে দোলিসা তাংতে আর্যিকা লাবাং সোয়ালুন।

অপেক্ষাবোৰ মৰমেৰে মনতেই সাঁচি থৈছোঁ, দলিচা পাৰিছোঁ। মনলৈ আহিবা, মনতেই থাকিবা তুমি।

0: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: লাগে আকাশবাণী টিফু আদন্থু কাৰ্বিলামাৰ জানালো নাজাই মেক আং ডেং লংপেন কৰ্পিকুংৰি পুকাৰ্বিলামাৰ জানালংপেন চুৰেন বে কিলুনালুন আৰ্যিকথা আলুনালাম থে নাং জিচিনি নে তাংতে আৰ্যিকথা লাবাং চোৱালুন।